0: কান্দলাত ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হৈছিল বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ, দেশৰ সকলো ৰাজহুৱা খণ্ড আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ্থে আজি খোলা, ডিমা হাছাও জিলাৰ উমৰাংচুত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ বৰ্তমানলৈকে 4টা সোণ, 12টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 30টা পদক অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিৎ গগৈ। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ নতুন অধ্যায়ৰ অংশ হিচাপে গুজৰাটৰ কান্দলাত কালি এটা ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰতিদিনে 150 টন উৎপাদন ক্ষমতাসম্পন্ন এই ই মিথানল প্ৰকল্পই সেউজ শক্তি আৰু কম কাৰ্বন নিৰ্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত অংশ লোৱাৰ পাছত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে মিথানল উৎপাদনৰ 5 দশকৰ অসমৰ অভিজ্ঞতা, নতুন সেউজ প্ৰযুক্তিৰ সৈতে সংযোগ কৰা এই প্ৰকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব।
1: দীনদয়াল পোৰ্ট অথৰিটি লিমিটেড, তেওঁলোকে ইয়াৰ পৰা যিবিলাক জাহাজ বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিব তাতে তেওঁলোকে গ্ৰীণ মিথানল ব্যৱহাৰ কৰিব আৰু এই গ্ৰীণ মিথানল ব্যৱহাৰ কৰাৰ কাৰণে যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটোৰ নিৰ্মাণত আছাম পেট্ৰকেমিকেলছ লিমিটেডে সহযোগিতা কৰিব। আজি আমাৰ অসমৰ বাবে এটা ডাঙৰ উপলব্ধি যে ৰাজ্যৰ বাহিৰলৈ গৈ আমি ঔদ্যোগিক ক্ষেত্ৰখনত সহযোগ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 26% মূলধনী ব্যয় কৰিব যাতে এই প্ৰজেক্টটোৰ জৰিয়তে আমি ভাৰতৰ গ্ৰীণ মিথানল খণ্ডত কণ্ট্ৰিবিউচন কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় 50,000 টন ই মিথানল উৎপাদন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 3,500ৰো অধিক কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্ৰতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব। গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে। নিৰ্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হৈছিল বুলি পুনৰ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন সংবাদমেলত নিৰ্বাচন আয়োগৰ মিডিয়া সঞ্চালক প্ৰধান আশীষ গোৱেলে কয় যে কালি আয়োগৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় ডঃ সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী উপস্থিত থাকে। তেওঁ কয় যে আয়োগৰ সৰ্বসন্মতি অনুমোদন মৰ্মে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ যোৱা বছৰৰ 24 জুনত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ নিৰ্দেশ জাৰি কৰা হৈছিল। তেওঁ কয় যে বুথ পৰ্যায়ৰ বিষয়াসকলে বিশেষ পুংখানুপুংখ সংশোধনৰ সময়ত জাননী জাৰি কৰা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ প্ৰয়োজনীয় নথি পত্ৰ সংগ্ৰহ কৰিব। ইয়াৰ পাছত বুথ পৰ্যায়ৰ বিষয়াসকলে ECI নেট মঞ্চত এই নথিসমূহ আপলোড কৰিব। নিৰ্বাচনী পঞ্জীয়ন বিষয়াই এনে ব্যক্তিসকলক শুনানিৰ বাবে তলব নকৰে বুলি আয়োগে স্পষ্ট কৰি দিয়ে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সমৰ্থনত কালি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধাত অসম গণ পৰিষদৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। অগপৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাত অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। অগপৰ নেতাসকলে জাগিৰোড, ৰহা, লাহৰিঘাট বিধানসভা সমষ্টিত আয়োজিত নিৰ্বাচনী সভাতো ভাগ লয়। ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলায়। নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ জামুগুৰি চাৰিআলিত এখন প্ৰচাৰ সভাত অংশ লৈ শ্ৰীগগৈয়ে সকলোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। এই নিৰ্বাচনী সভাত দলটোৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। এই উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে নগাঁৱত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশ লয়। জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত অৰণ্য শইকীয়াই

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ অংশ হিচাপে

0: তেওঁক নিৰ্বাচনৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিবলগীয়া অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰা আৰু নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিয়ে। দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ্থে আজি খোলা ৰখা হৈছে। বেংক কৰ্মচাৰীসকলে কাইলৈৰ পৰা 3 দিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ সকলো শাখা কাৰ্যালয়, ATM সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ খোলা ৰখাত অনুমোদন জনাইছে। ইতিমধ্যে ৰাজহুৱা খণ্ডৰ কেইবাটাও বেংকে 3 দিনীয়া ধৰ্মঘটৰ সময়ত গ্ৰাহকৰ বাবে ATM যোগে শুল্কবিহীনভাৱে ধন উলিওৱাৰ মাহেকীয়া সীমা বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰ ভিতৰত পৰিষ্কাৰ খোৱাপানী যোগানৰ বাবে ৰূপায়ণ কৰা জল জীৱন মিছন অন্যতম। এই সন্দৰ্ভত আমাৰ এটি চমু প্ৰতিবেদন।
1: জল শক্তি মন্ত্ৰালয়ে 2019 চনৰ 15 আগষ্টত প্ৰৱৰ্তন কৰা এই আঁচনিখনৰ অধীনত অসমৰ গ্ৰামাঞ্চলৰ 63,35,000 পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু আঁচনিখনৰ প্ৰৱৰ্তনৰ সময়ত মাত্ৰ 1,11,000 পৰিয়াললৈ খোৱাপানী যোগান ধৰাৰ সুবিধা থকা ৰাজ্যখনে এই ক্ষেত্ৰত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰিছে। ৰাজ্যখনৰ ইতিমধ্যে আঁচনিখনৰ লক্ষ্যৰ ক্ষেত্ৰত 81%ৰো অধিক অগ্ৰগতি লাভ কৰিব পৰা গৈছে আৰু গ্ৰামাঞ্চলত 50 লাখৰো অধিক পৰিয়ালক সামৰি লোৱা হৈছে। এই সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা প্ৰতুল চৌধুৰীয়ে কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এইদৰে কয়।
2: জল জীৱন মিছনৰ প্ৰধান লক্ষ্যটো হ'ল যে প্ৰতিটো পৰিয়াললৈ নল যোগে পানী যোগান ধৰা, আৰু নল যোগে পানী যোগান ধৰোতে ইয়াত এটা নিৰ্দিষ্ট পৰিমাণৰ পানী আমি দিব লাগে। এইটো হ'ল 55 লিটাৰ পাৰ ফেমিলি, প্ৰত্যেকটো মানুহৰ বিপৰীতে 55 লিটাৰকে আমি পানী দিব লাগে। আৰু এই পানীখিনি আমি তাৰ যিটো গুণাগুণ, সেই পানীৰ গুণাগুণ নিশ্চিত কৰিব লাগে আৰু এই পানী আমি নিয়মীয়াকৈ দিব লাগে। 3টা প্ৰধান ইয়াত অংশ আছে আৰু সেইটো কৰিবলৈ যাওঁতে আপুনি দেখিছে যে গোটেই অসমতে প্ৰায় 72 লাখ ফেমিলিজ আমাৰ কভাৰ কৰিবলগীয়া আছিলে আৰু ইতিমধ্যে আমি প্ৰায় 81% ফেমিলি আমি কভাৰ কৰিছো। প্ৰায় 59 লাখ ফেমিলিক আমি হাউচ হোল্ড টেপ কানেকশ্যন সংযোগ কৰা হৈছে।
0: বিশ্বৰ বিভিন্ন স্থানত আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতি 27 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰ্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃত্ৰিম বুদ্ধিমত্তা। ডিমা হাছাও জিলাৰ উমৰাংচুত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰা হৈছে। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসম পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ'ব। 3টা পৰ্যায়ত হ'বলগীয়া এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত আজি কামৰূপ মহানগৰ, নলবাৰী, দৰং, গোৱালপাৰা, তামোলপুৰ আৰু হোজাইত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। ডিমৰীয়া শিশু বিকাশ প্ৰকল্পৰ অধীনত টোপাতলি কৰ্কটবস্তি আদৰ্শ অংগনবাড়ী কেন্দ্ৰত আয়োজিত কাৰ্যসূচীত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকিব। এই কাৰ্যসূচীৰ অধীনত শিশুক পুষ্টিকৰ আহাৰ পৰিৱেশন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি তথা শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰী ভ্ৰমণলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি ধুবুৰী আৱৰ্ত ভৱনত নৈশ যাপন কৰে। ৰাজ্যপালগৰাকীয়ে আজি পুৱা বগৰীবাৰীৰ শক্তিধাম মহামায়া মন্দিৰত পূজা অৰ্চনা কৰে। শ্ৰীআচাৰ্যই আজি ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নিচামুক্ত ভাৰত সংকল্প কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰালৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ আয়োজন কৰা পদযাত্ৰাত ৰাজ্যপালগৰাকীয়ে অংশ ল'ব। তেওঁ লগতে বিয়লি গৌৰীপুৰৰ হাৱামহল পৰিদৰ্শন কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুজৰাটৰ কাণ্ডাত দেশৰ প্ৰথমটো বন্দৰ ভিত্তিক ই মিথানৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা, ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ, বেংক কৰ্মচাৰী ধৰ্মঘটৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত আজি বেংক খোলা ৰখাৰ সিদ্ধান্তকে ধৰি বিভিন্ন বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। গুজৰাটৰ কানলাস্থিত দীনদয়াল বন্দৰত 2,300 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো বন্দৰ ভিত্তিক ই মিথানৰ প্ৰকল্পৰ কালি আধাৰশিলা স্থাপন কৰা হয়। দৈনিক অসম, দি আছাম ট্ৰিবিউন আৰু নিয়মীয়া বাৰ্তা কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ বিৰোধীয়ে বিতৰ্ক সৃষ্টি কৰাৰ মাজতে নিৰ্বাচন আয়োগে ইয়াৰ মাজত কোনো ধৰণৰ মতবিৰোধ নাই আৰু সংস্থাটোৱে সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমেহে গ্ৰহণ কৰি আহিছে বুলি স্পষ্ট কৰি দিছে। অসমীয়া খবৰ আৰু দি চেণ্টিনেল কাকতে এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাইলৈৰ পৰা দেশজুৰি বেংক কৰ্মচাৰী আৰু সংগঠনসমূহে আহ্বান জনোৱা তিনিদিনীয়া বেংক ধৰ্মঘটৰ ফলত দেশৰ বেংকিং সেৱাত ব্যাপক প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। অন্যান্য কাকতৰ লগতে আমাৰ অসম কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত কাকতে গুৱাহাটীৰ এটা হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক ছমহীয়া পৰীক্ষা আৰম্ভ হোৱাৰ পিছতো চৰকাৰে একাধিক বিষয়ৰ পাঠ্যপুথি যোগান ধৰাত ব্যৰ্থ হৈছে বুলি অসমীয়া প্ৰতিদিন কাকতে এটা আছুতীয়া বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি চাওঁ বাতৰি মাজলৈ।
0: জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলাৰ কম্পাউণ্ড আৰ্চাৰী দলে আজি ছেমি ফাইনেলত প্ৰৱেশ কৰে। পুৰুষ দলে ভূটানক 235-232 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে কাজাখাস্তানক 233-230 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। দুয়োটা দলে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষ আৰু মহিলাৰ স্কোৱাছ ছিংগলছৰ ফাইনেলত আজি অনাহত সিং আৰু অভয় সিং অৱতীৰ্ণ হ'ব। নাগয়া কিমজুত হ'বলগীয়া ফাইনেলত দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এথলেটিকছত তেজস্বিন শংকৰে পুৰুষৰ ডেকাথলনৰ অন্তিম দিনত সোণৰ পদক জয়ৰ চেষ্টা চলাব। মহিলাৰ লং জাম্পত আনচি সোজান আৰু শৈলী সিঙৰ লগতে মহিলাৰ 3,000 মিটাৰ ষ্টেপল চেজত পাৰুল চৌধুৰীয়ে শীৰ্ষ স্থান দখলৰ প্ৰয়াস কৰিব। অনিমেশ কুজুৰে পুৰুষৰ 200 মিটাৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ লগতে সৰ্বেশ কুছাৰে পুৰুষৰ হাইজাম্পৰ ফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ভাৰতে বৰ্তমানলৈকে 4টা সোণ, 12টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 30টা পদক লাভ কৰিছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। এদিনীয়া ক্ৰিকেটৰ পৰা 2 মাহ বিৰতিৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলি দুয়ে এই শৃংখলাত প্ৰত্যাৱৰ্তন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ অংশ হিচাপে কান্দুলাত ই মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হৈছিল বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ, দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ্থে আজি খোলা, ডিমা হাছাও জিলাৰ উমৰাংচুত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন আৰু এছিয়ান গেমছত ভাৰতৰ বৰ্তমানলৈকে 4টা সোণ, 12টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 30টা পদক অৰ্জন।
4: শ্রোতাও অভি আপনি শুনে আকাশবাণী কে গুৱাহাটী কেন্দ্র সে রিলে কে গে পুয়ার আঞ্চলিক বাতৰি। ये आकाशवाणी का हाफलंग केंद्र है। अब प्रस्तुत करते हैं स्थानीय भाषाओं के कार्यक्रम और इस कार्यक्रम में आप सभी का हार्दिक स्वागत करते हैं। तो चलिए श्रोताओं, सबसे पहले

0: ভাষান্তৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। ছেপ্টেম্বৰ মাহত মন কী বাতত পুনৰ আপোনালোকক এবাৰ লগ পোৱাৰ সুযোগ পালো। দেশৰ সকলো লোকক স্বাগতম। মন কী বাতত আমি দেশবাসীৰ ইতিবাচক প্ৰয়াসক মঞ্চ প্ৰদান কৰোঁ, দেশৰ সফলতাৰ বিষয়ে চৰ্চা কৰোঁ আৰু এদিন পাছতেই ভাৰতৰ এনে এটি ঐতিহাসিক সফলতাই 10 বছৰ সম্পূৰ্ণ কৰিব। এই সফলতা হ'ল ছাৰ্জিকেল ষ্ট্ৰাইকৰ। 10 বছৰ পূৰ্বে 2016 চনৰ 28-29 ছেপ্টেম্বৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। LOCৰ সিপাৰে গৈ আমাৰ বীৰ সেনাসকলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি পদক্ষেপ ললে সেয়া দেখি সমগ্ৰ বিশ্ব আচৰিত হৈ গ'ল। ছাৰ্জিকেল ষ্ট্ৰাইকে নিৰ্ভীকতাৰে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ এটি নতুন উদাহৰণ দাঙি ধৰিলে। সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতে দীঘলীয়া সময়ৰ বাবে যি কষ্ট ভোগ কৰিছিল, সেই কষ্টৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক প্ৰতিক্ৰিয়া আছিল ছাৰ্জিকেল ষ্ট্ৰাইক। বিগত এটা দশকত বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পৰা অপাৰেচন সিন্দুৰলৈকে ভাৰতে বাৰে বাৰে এই বাৰ্তা দিছিল যে যদি সন্ত্ৰাসবাদে ভাৰতত চকু দিয়ে তেনেহলে তাৰ চোকা প্ৰত্যুত্তৰ দিয়া হ'ব। বন্ধুসকল, দীঘলীয়া সময় ধৰি সন্ত্ৰাসবাদী আক্ৰমণে ভাৰতক ঘূণীয়া কৰিছে। এটা সময়ত ভাৰতত ছিৰিয়েল ব্লাষ্ট সাধাৰণ কথা আছিল। 2008 চনৰ 13 ছেপ্টেম্বৰত দিল্লীত হোৱা ছিৰিয়েল ব্লাষ্টত অনেক নিৰ্দোষী লোকে মৃত্যুবৰণ কৰিছিল। ইয়াৰ কিছু সপ্তাহৰ পাছতেই মুম্বাইত 26/11ৰ বৃহৎ আক্ৰমণ হৈছিল। বন্ধুসকল, ইয়াৰ আগতেও সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনোৱা হৈছিল যদিও তাক গুৰুত্ব দিয়া হোৱা নাছিল, সময় পাৰ হোৱালৈ অপেক্ষা কৰা হৈছিল। কিন্তু আজিৰ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰু আমি তাৰ পৰিণাম দেখিছো। বন্ধুসকল, এই বছৰ 9/11 সন্ত্ৰাসবাদী আক্ৰমণে 25 বছৰ সম্পূৰ্ণ কৰিলে। আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত যিসকল নিৰ্দোষী লোকে নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল, তাত আমেৰিকাৰ পিছতে অধিক লোক আছিল ভাৰতৰ। মোৰ মনত আছে 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই যেতিয়া মই আমেৰিকালৈ গৈছিলো, তেতিয়া নিউয়ৰ্কত এইসকল লোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছিলো। আজি পুনৰ এবাৰ ভাৰতৰ কোটি কোটি নাগৰিকৰ হৈ সেইসকল পীড়িত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। প্ৰিয় দেশবাসী, বৰ্তমান দেশৰ এখন ডাঙৰ ছবি প্ৰস্তুত কৰা হৈছে। এই ছবিত আপুনিও আছে, আপোনাৰ পৰিয়ালো আছে, আপোনাৰ ওচৰ চুবুৰীয়াও আছে। মই ভাৰতৰ লোকপিয়লৰ কথা কৈছো। দেশৰ সমগ্ৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত এই লোকপিয়লৰ প্ৰথম স্তৰ প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিতকৈও অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে। বৰ্তমান লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ বৰফেৰে আগুৰা দুৰ্গম স্থানত এই কাম কৰি থকা হৈছে। সেই স্থানৰ পৰা অনেক প্ৰেৰণাদায়ক কাহিনী আমাৰ সন্মুখলৈ আহিছে। উত্তৰাখণ্ডত লোকপিয়লৰ শুভাৰম্ভ হৈছিল চামোলিৰ মানা গাঁৱৰ পৰা। মানাত প্ৰথমে 83 বছৰীয়া পূৰ্ণিমা ৰাৱতৰ পৰাই ইয়াৰ আৰম্ভ হৈছিল। উত্তৰকাশীৰ বগৰী গাঁও হোমষ্টে চলোৱা হৰদেৱ সিং ৰাণাই ডিজিটেল মাধ্যমেৰে নিজৰ তথ্য পঞ্জীয়ন কৰিছিল। বন্ধুসকল, লোকপিয়ল আমাৰ সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব। মই 15 আগষ্টত দেশবাসীক আহ্বান জনাইছিলো তেওঁলোকে যেন ইয়াৰ বাবে নিশ্চয় সময় উলিয়ায়। লোকপিয়লৰ বাবে নিজৰ তথ্য নিজেই পঞ্জীয়ন কৰাৰ এই সুবিধা অতি সহজ। আপুনি আপোনাৰ মোবাইলৰ পৰাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে। এই সুবিধা হিন্দীৰ লগতে অন্যান্য 16টা ভাষাত সুলভ। বন্ধুসকল, ইয়াৰ বাবে আপুনি লোকপিয়লৰ অনলাইন পৰ্টেললৈ যাব লাগিব। census.gov.in এই পৰ্টেললৈ গৈ আপুনি নিজৰ মোবাইলেৰে লগ ইন কৰক, নিজৰ থকা ঠাই লিখক, নিজৰ পৰিয়ালৰ তথ্য অন্তৰ্ভুক্ত কৰক আৰু ছাবমিট কৰক। এই সম্পূৰ্ণ প্ৰক্ৰিয়াত 15-20 মিনিট সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে আপুনি কোনো নথিপত্ৰ আপলোড কৰাৰ প্ৰয়োজন নাই। তথ্য দাখিল কৰাৰ পাছতেই আপুনি ID এটা লাভ কৰিব। যেতিয়া গণনাকাৰী আপোনাৰ ঘৰলৈ আহিব তেতিয়া এই ID তেওঁক জনাব পাৰে। আপুনি জনোৱা তথ্যৰ সত্যাসত্য নিৰূপণৰ পিছত সেয়া লোকপিয়লৰ অংশ হৈ পৰিব। বন্ধুসকল, এতিয়ালৈকে মোবাইলৰ জৰিয়তে 80 লাখতকৈও অধিক লোকে লোকপিয়লৰ পৰ্টেলত নিজৰ তথ্য অন্তৰ্ভুক্ত কৰিছে, স্বগণনা কৰিছে। এই কামত আপোনাৰ অলপ সময় খৰচ হ'ব, কিন্তু দেশৰ বাবে ই গুৰুত্বপূৰ্ণ, কাৰণ আপোনাৰ সঠিক তথ্যই আৰু আপোনাৰ পৰিয়ালৰ সঠিক তথ্যই দেশৰ ভৱিষ্যতৰ সঠিক ছবি প্ৰস্তুত কৰাত সহায় কৰিব। মোৰ প্ৰিয় দেশবাসী, আজি 27 ছেপ্টেম্বৰ অন্য এটি কাৰণত আৰু বিশেষ হৈ পৰিল। আজি এনে এক মহানুভৱৰ জন্ম শতবাৰ্ষিকী যিগৰাকীয়ে সমাজ, সংস্কৃতি আৰু দেশৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰিছিল। মই ক'ব খুজিছো বিশ্ব হিন্দু পৰিষদৰ পূৰ্ব আন্তৰ্জাতিক কাৰ্যকৰী অধ্যক্ষ শ্ৰদ্ধেয় স্বৰ্গীয় অশোক সিংহল ডাঙৰীয়াৰ বিষয়ে। 1926 চনৰ 27 ছেপ্টেম্বৰত আজিৰ দিনটোতেই আগ্ৰাত তেখেতৰ জন্ম হৈছিল। তেখেতে সমাজত থাকিও তপস্বীৰ দৰে জীৱন নিৰ্বাহ কৰিছিল। তেখেতে ৰাম জন্মভূমি আন্দোলনক যি দিশ আৰু শক্তি প্ৰদান কৰিছিল, আজি তাৰ পৰিণতিতেই আমি অযোধ্যাত ভব্য মন্দিৰ দেখিবলৈ পাইছো। এয়া মোৰ সৌভাগ্য, মই তেখেতৰ জীৱন কাষৰ পৰা দেখাই নহয় তেখেতৰ এই অভিযানৰ সৈতে জড়িত হোৱাৰো সুযোগ পাইছিলো। মই ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকোঁতেও বাৰে বাৰে অশোক সিংহল ডাঙৰীয়াৰ কথা মনলৈ স্বাভাৱিকতে আহিছিল। বন্ধুসকল, তেখেতৰ বিষয়ে এনে বহু কথা আছে যাৰ বিষয়ে সিমান চৰ্চা হোৱা নাই। ৰাম মন্দিৰ আন্দোলনৰ লগতে তেখেত সামাজিক ভেদভাৱ আৰু অসমতাৰ বিৰুদ্ধে বৃহৎ যুঁজত অৱতীৰ্ণ হৈছিল। তেখেতৰ জন্ম হৈছিল এটি বিখ্যাত অভিজাত পৰিয়ালত। তেখেতৰ পিতৃ আছিল এগৰাকী প্ৰশাসনিক বিষয়া। তেখেতৰ ভাই ভনীসকলৰো বহুতেই চৰকাৰী উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত নিজেও IIT BHUৰ স্নাতক আছিল। তথাপি তেখেতে সমাজ আৰু সংস্কৃতিৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰিছিল। এয়াই হৈছে মহানতাৰ পৰিচয়। আজি তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই শুভক্ষণত তেখেতৰ কোটি কোটি গুণমুগ্ধৰ হৈ তেখেতক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনালো। মোৰ প্ৰিয় দেশবাসী, এই বছৰৰ আৰম্ভণি আমি আত্মসন্মানৰ এটি মহাপৰ্বেৰে কৰিছিলো। এই মহাপৰ্ব আছিল সোমনাথ স্বাভিমান পৰ্ব। আজিৰ পৰা 1000 বছৰৰ আগতে 1026 খ্ৰীষ্টাব্দত মহম্মদ গজনীয়ে প্ৰথমবাৰ পবিত্ৰ সোমনাথ মন্দিৰ ধ্বংস কৰিছিল। কিন্তু যিসকলে সোমনাথ মন্দিৰ ধ্বংসৰ জৰিয়তে ভাৰতৰ পৰিচয় নস্যাত কৰিব খুজিছিল, আজি তেওঁলোকৰ কোনো অস্তিত্বই নাই। অথচ সোমনাথ মন্দিৰ সগৌৰৱে সসন্মানে বিশাল সমুদ্ৰ তীৰত ৰৈ পবিত্ৰ ভাৰতভূমিক অমৰত্বৰ আশীৰ্বাদ দি আহিছে। সেইবাবে আমি গৌৰৱেৰে এই বছৰত সোমনাথ স্বাভিমান পৰ্ব অনুষ্ঠিত কৰিছো। বন্ধুসকল, আজিৰ মন কী বাতত মই এই কথাৰ কিয় অৱতাৰণা কৰিছো তাৰো এটি বিশেষ কাৰণ আছে। 1026 খ্ৰীষ্টাব্দত যেতিয়া গজনীৰ দ্বাৰা সোমনাথ বিধ্বংস হৈছিল, সেই বছৰতে গুজৰাটৰে মোধেৰাত প্ৰসিদ্ধ সূৰ্য মন্দিৰতো আক্ৰমণ কৰি ধ্বংস কৰি পেলোৱা হৈছিল। অৰ্থাৎ মোধেৰা মন্দিৰ ধ্বংস হোৱা ঘটনাৰো 1000 বছৰ পূৰ্ণ হৈছে, যদিও সেই সময়ত এই মন্দিৰ নিৰ্মাণৰ মাত্ৰ এটা বছৰহে পাৰ হৈছিল। 1025 চনত ৰজা ভীমদেৱে এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল। বন্ধুসকল, আপোনালোকে সেই সময়ছোৱাৰ কথা ভাবকচোন, যেতিয়া এনে বৃহৎ আক্ৰমণ সংঘটিত হৈছিল, সোমনাথ মন্দিৰৰ দৰে ভক্তিস্থলৰ বৃহৎ কেন্দ্ৰ খণ্ডিত কৰি পেলোৱা হৈছিল। এনেধৰণৰ ভক্তিত আঘাত কৰা ঘটনা সংঘটিত হলে সমাজ বা প্ৰশাসনৰ মনোবল ভাগি পৰাটো স্বাভাৱিক। কিন্তু ৰজা ভীমদেৱে গজনীৰ সৈতে যুদ্ধ কৰি খুব কম সময়ৰ ভিতৰতে মোধেৰা সূৰ্য মন্দিৰো পুনৰ নিৰ্মাণ কৰি উলিয়ালে। এই প্ৰাণৱন্ততাৰ বাবেই বাৰে বাৰে আক্ৰমণকাৰীৰ হাতত ধ্বংসপ্ৰাপ্ত হোৱা সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ সম্ভৱ হৈ পৰিছিল। বন্ধুসকল, মোধেৰা সূৰ্য মন্দিৰত পৰৱৰ্তী সময়ত কেইবাবাৰো আক্ৰমণ চলিছিল। পিছলৈ আলাউদ্দিন খিলজীয়ে পুনৰ এবাৰ বাস্তুকলাৰ অপূৰ্ব নিদৰ্শন এই মন্দিৰটো ধ্বংস কৰি পেলাইছিল। পিছে বন্ধুসকল, আমি ভাৰতৰ মানুহে সূৰ্য দেৱতাৰ উপাসনা কেৱল বাস্তুকলা আৰু মন্দিৰত পূজা অৰ্চনাৰেই নকৰোঁ। আমাৰ সূৰ্য উপাসনাৰ এটা অৰ্থ হৈছে পোহৰ, শক্তি, বিজ্ঞান আৰু অবিৰত গতিৰ প্ৰেৰণা। সেইবাবে মোধেৰাক আজি কেৱল সূৰ্য মন্দিৰ বুলিয়েই সেইবাবে মোধেৰা আজি কেৱল সূৰ্য মন্দিৰ বুলিয়েই জনাজাত নহয়, গুজৰাটৰ এই গাঁওখন দেশৰ প্ৰথম ছ'লাৰ ভিলেজ, সূৰ্যগ্ৰাম হৈ পৰিছে। এই ঠাইখনৰ সকলো কাম সৌৰশক্তিৰ দ্বাৰা আহৰিত বিজুলী শক্তিৰে চালিত হয়। দেশৰ সন্মুখত বহন ক্ষমতাৰ এটি উদাহৰণ হিচাপে ই পৰিগণিত হৈছে। মোধেৰালৈ পৰ্যটকক আকৰ্ষিত কৰিবলৈ বহু সা সুবিধাৰ সৃষ্টি কৰা হৈছে। জানুৱাৰী মাহত মকৰ সংক্ৰান্তিৰ পিছত ইয়াত মোধেৰা নৃত্য মহোৎসৱৰ আয়োজন কৰা হয়। ইয়াত ভাৰতীয় সংস্কৃতি আৰু শাস্ত্ৰীয় নৃত্যৰ অপূৰ্ব প্ৰদৰ্শন আয়োজন কৰা হয়। মই আশা কৰিছো আপোনালোক সকলোৱে এবাৰ হলেও মোধেৰালৈ আহক আৰু ভাৰতৰ এই গৌৰৱপূৰ্ণ ঐতিহ্য আৰু পৰম্পৰা দৰ্শন কৰক। বন্ধুসকল, অতীতৰ সৈতে আজিও আমাৰ একাত্মতা বিদ্যমান। ইয়াৰ অন্তৰালত সেইসকল ব্যক্তিৰ

সমৰ্পণ আৰু পৰিশ্ৰম জড়িত হৈ আছে যি ইয়াক আৰু গভীৰ কৰি তুলিছে। তামিলনাডুৰ তিৰুচিৰাপল্লীৰ মনপ্পাৰাই নামৰ ঠাইত এনে এটি অনন্য প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। এখন মহাবিদ্যালয়ৰ তামিল অধ্যয়ন বিভাগৰ সৈতে জড়িত এ ছেলভাৰাজু ডাঙৰীয়াই এই ক্ষেত্ৰত আগভাগ লৈছে। বক্তৃতা প্ৰদান কৰি থাকোঁতে তেওঁ এজন ছাত্ৰৰ পৰা কিছুমান প্ৰাচীন দেৱ দেৱীৰ প্ৰতিমাৰ বিষয়ে তথ্য লাভ কৰিলে। আলোচনাৰ অন্তত তেখেতে ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰিবলৈ মনস্থ কৰিলে। এই অভিযানকালত তেখেতে বেলেগ বেলেগ ঠাইত বিভিন্ন প্ৰাচীন প্ৰতিমা আৰু প্ৰাচীন মন্দিৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ল। অতীতৰ সৈতে জড়িত হোৱাৰ ই এটি অনবদ্য প্ৰয়াস বুলি ক'ব পাৰি। এইদৰেই আমি আমাৰ নিজৰ ঐতিহ্য আৰু পৰম্পৰাক আৰু অধিক নিবিড়ভাৱে জানিবলৈ সক্ষম হ'ম। দেশৰ আন আন অংশতো এনে প্ৰচেষ্টা হাতত ল'ব পৰা যায়। ই আমাৰ ইতিহাসক ওচৰৰ পৰা অধ্যয়ন আৰু উপলব্ধি কৰিবলৈ সুযোগ দিব। মোৰ প্ৰিয় দেশবাসী, কেইদিনমানৰ পিছতেই 2 অক্টোবৰ দিনটো আহিব, যি পূজনীয় বাপুজীৰ জন্মদিন। বাপুজীয়ে জীৱনৰ বহুত বাণী দি গৈছে। ইয়াৰ ভিতৰত মুখ্য হৈছে পৰিচ্ছন্নতা। আমি সাধাৰণতে আমাৰ চৌপাশে পৰিচ্ছন্নতাৰ অনেক প্ৰচেষ্টা প্ৰত্যক্ষ কৰোঁ। এনে প্ৰয়াস অতি প্ৰেৰণাদায়ক আৰু উৎসাহবৰ্ধক। ছ'চিয়েল মিডিয়াতো এনে বহুত আলোকচিত্ৰ আৰু ভিডিঅ' ৰীলে আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। যোৱা কিছুদিনৰ ভিতৰত ময়ো এনে কিছুমান প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ সক্ষম হৈছোঁ। এফালে মধ্যপ্ৰদেশত কিছু যুৱক যুৱতীয়ে নদী পৰিষ্কাৰকৰণৰ কাম আৰম্ভ কৰিছে, যাৰ সৈতে সমগ্ৰ সমাজখনেই সহযোগ কৰিছে, আৰু আনফালে অন্ধ্ৰপ্ৰদেশত যুৱকসকলে পুৰণি নাদ আৰু জলাশয় পৰিষ্কাৰকৰণত লাগিছে। এই কাৰ্যৰ দ্বাৰা পুৰণি কীৰ্তিচিহ্ন পুনৰ জাতিষ্কাৰ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। মুম্বাইত যুৱ প্ৰজন্মৰ কিছু লোকে সমুদ্ৰৰ পাৰ পৰিষ্কাৰ কৰি ৰখাৰ কাম হাতত লোৱা দেখা গৈছে। প্ৰতিটো সপ্তাহতে কোনোবা নহয় কোনোবা সমুদ্ৰ তীৰত যুৱক যুৱতী গোট খাই পৰিষ্কাৰকৰণত ৰত হৈ পৰে। দিল্লীতো শিশু আৰু তৰুণ তৰুণীয়ে নগৰবাসীক জাবৰ জোথৰ বেলেগে বেলেগে ৰাখিবলৈ আৰু নিজৰ ঘৰৰ চৌপাশ চাফ চিকুণকৈ ৰাখিবলৈ সজাগ কৰা কাৰ্যত আত্মনিয়োগ কৰিছে। পশ্চিমবংগৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে স্থানীয় লোকৰ সৈতে মিলি বনভোজস্থলী আৰু নিকটৱৰ্তী বজাৰ সমাৰ আদি পৰিষ্কাৰ কৰি ৰখাত মনোনিৱেশ কৰিছে। বন্ধুসকল, এই সকলো প্ৰচেষ্টাতে এটা কথা স্পষ্ট হৈ পৰিছে যে ক'ৰবাত যদি কেৱল এজন ব্যক্তিয়ে কোনো এটা কাম সৰুকৈ আৰম্ভ কৰিছে, তেন্তে পাছলৈ তেওঁৰ সৈতে অলপ অলপকৈ বহুত মানুহ আহি তেওঁৰ এই প্ৰচেষ্টাক ফলৱতী কৰি তুলিছে। ই হৈছে জনগণৰ অংশগ্ৰহণৰ ফল। বাপুজীৰ প্ৰতি আমাৰ সবাতোকৈ সুন্দৰ শ্ৰদ্ধাঞ্জলি হৈছে পৰিচ্ছন্নতা। মোৰ প্ৰিয় দেশবাসী, আমি যেতিয়া আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষণাবেক্ষণ কৰোঁ, তেতিয়া কেৱল গছলতা আৰু জীৱকুলকেই ৰক্ষা নকৰোঁ, সমগ্ৰ জৈৱিক তন্ত্ৰটোকেই শক্তিমন্ত কৰি তোলোঁ। দেশৰ বিভিন্ন প্ৰান্তত চলি থকা এনেধৰণৰ প্ৰয়াসে এই ভাৱনাক বৰ সুন্দৰকৈ প্ৰতীয়মান কৰি তোলে। বন্ধুসকল, অসমত সোণাই ৰূপাই নামেৰে এখন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে। এসময়ত এইখন আছিল বন্য হাতীৰ আৱাসস্থল, কিন্তু অৰণ্যৰ ভূমি মানুহৰ দখললৈ আহিবলৈ ধৰিলে আৰু লাহে লাহে তাৰ পৰা হাতীবোৰ আঁতৰি গ'ল। 3 বছৰ পূৰ্বে ইয়াক মানুহৰ দখলৰ পৰা মুক্ত কৰা হয়। তাৰ ফলত তাত এক আচৰিত পৰিৱৰ্তন হ'বলৈ ধৰে। হাতীবোৰ পুনৰ আগৰ ঠাইলৈ উভতি আহে। যি অঞ্চলত বহুদিন ধৰি হাতীৰ অস্তিত্বই নাছিল, তাত আকৌ হাতীৰ জাক দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, অসম ৰাজ্যতেই আন এটি সুন্দৰ প্ৰচেষ্টা চলোৱা হৈছে। এই প্ৰচেষ্টাত নলগাহৰি নামৰ সৰু জাতৰ এবিধ গাহৰিৰ প্ৰজাতিৰ সংৰক্ষণৰ প্ৰয়াস কৰা হৈছে। এসময়ত এই গাহৰিৰ প্ৰজাতিবিধ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছিল। মাত্ৰ 6টা নলগাহৰিলৈ এটি সংৰক্ষণ অভিযান চলোৱা হৈছিল আৰু বিভিন্ন সা সুবিধা সৃষ্টি কৰি লৈ সিহঁতক অৰণ্যত সংস্থাপন কৰা হৈছিল। সিহঁতৰ বাবে নতুন তৃণভূমি তৈয়াৰ কৰা হৈছিল। এই প্ৰচেষ্টাৰ বাবেই আজি নলগাহৰিৰ সংখ্যা 190তকৈ বেছি হৈছেগৈ। বন্ধুসকল, প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক মাথো ইয়াৰ পৰিচৰ্যা কৰাতে সীমাবদ্ধ নহয়। বহু সময়ত আমি প্ৰকৃতিৰ প্ৰতি কৰা প্ৰতিপালনৰ প্ৰতিদান ৰূপে প্ৰকৃতি আমাৰ জীৱনৰ অৱলম্বন হৈ পৰে। পশ্চিমবংগৰ সুন্দৰবন অঞ্চলৰ মহিলাই প্ৰকৃতিৰ সৈতে আমাৰ এই সম্পৰ্কৰ এটি প্ৰেৰণাদায়ক দৃষ্টান্ত দাঙি ধৰিছে। ঝাৰখালী অঞ্চলৰ এই মহিলাসকলে মেনগ্ৰোভ বননিৰ সৃষ্টি কৰিছে। এই মহিলাসকলৰ সৰহভাগৰেই স্বামীৰ মৃত্যু হৈছিল বাঘৰ আক্ৰমণত। স্বামীক হেৰুওৱাৰ পিছত এই মহিলাসকলে সুন্দৰবনৰ পৰাই জীৱিকাৰ পথ বিচাৰি পায়। এওঁলোকে তৈয়াৰ কৰা এই মেনগ্ৰোভ বননি তেওঁলোকৰ গাঁওসমূহৰ প্ৰাকৃতিক সুৰক্ষা কৱচ হোৱাৰ লগতে তেওঁলোকৰ উপাৰ্জনৰো এটি অৱলম্বন হৈ পৰিছে। বন্ধুসকল, আমি প্ৰকৃতিৰ পৰিচৰ্যা কৰিব লাগে।

প্ৰকৃতিৰ ভাৰসাম্যক সন্মান কৰিব লাগে, ইয়াৰ বৈচিত্ৰ্যক সুৰক্ষিত কৰিব লাগে। আমাৰ এনে প্ৰতিটো প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ কৰ্তব্য। মোৰ প্ৰিয় দেশবাসী, অতি সম্প্ৰতি আমাৰ দেশৰ লাখ লাখ যুৱক যুৱতীয়ে নিচাৰ আসক্তিৰ বিৰুদ্ধে এটি গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰিছে। তেওঁলোকে নিজেও নিচাৰ আসক্তিৰ পৰা আঁতৰি থকাৰ প্ৰতিজ্ঞা লয় আৰু আন যুৱক যুৱতীকো এই সংকল্পৰ অংশ কৰি লোৱাৰ শপত গ্ৰহণ কৰে। এই অভিযান নিচামুক্ত যুৱ অভিযানৰ অংশ হিচাপে চলোৱা হৈছিল। এই অভিযান 100 সপ্তাহ ধৰি চলিব। ইয়াত ভাগ লৈছে মাই ভাৰতৰ স্বেচ্ছাসেৱীসকলে, এনএছএছ, বিভিন্ন স্কুল কলেজ, বিশ্ববিদ্যালয়ৰ বহু সামাজিক আৰু আধ্যাত্মিক সংস্থাও এই অভিযানত জড়িত হৈছে। বিগত দিনসমূহত দেশৰ বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। এই অভিযানৰ মোৰ বাবে সবাতোকৈ ভাল লগা দিশটো হৈছে নিচা মুক্তিৰ বাৰ্তা। আমাৰ তৰুণসকলে নিজৰ ভাষাত, নিজৰ আৰ্হিত এই বাৰ্তা প্ৰেৰণ কৰি গৈছে। মই মন কী বাত অনুষ্ঠানৰ জৰিয়তে যুৱক যুৱতীসকলক এই অভিযানত অংশ ল'বলৈ আহ্বান জনাইছিলোঁ আৰু মই অতি সুখী যে হাজাৰ হাজাৰ তৰুণ তৰুণী এই অভিযানৰ সৈতে জড়িত হৈছে। মাই ভাৰত মঞ্চত বিভিন্ন গীত, ধ্বনি লিখন আৰু সৰু সৰু নাটকৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তদুপৰি সামাজিক মাধ্যমত আমাৰ যুৱক যুৱতীসকলে হেচটেগ নিচামুক্ত যুৱক যুৱতী শিতানত তেওঁলোকৰ সৃজনীশীলতাৰে বিভিন্ন তথ্য সদৰি কৰিছে। অনাগত দিনবোৰত এই অভিযানৰ অংশৰূপে স্বাস্থ্য শিবিৰ আৰু ধ্যান শিবিৰৰো আয়োজন কৰা হৈছে। বন্ধুসকল, এতিয়া বিভিন্ন উৎসৱ পাৰ্বণৰ সময় উপস্থিত হৈছে। এইবাৰ উৎসৱৰ দিনবোৰত আমি আমাৰ চৌপাশে এবাৰ চকু ফুৰাব লাগিব। যদি কোনো যুৱক যুৱতী কোনো ভুল পথেৰে অগ্ৰসৰ হোৱা দেখা যায়, তেন্তে তেওঁলোকৰ সৈতে কথা বতৰাৰ অতি প্ৰয়োজন। যদি কোনোবাই নিচাৰ পৰা মুক্ত হবলৈ চেষ্টা কৰিছে, তেওঁলোকক সংগ দিয়াৰ প্ৰয়োজন। মোৰ প্ৰিয় দেশবাসী, লালকিল্লাৰ পৰা মই এইবাৰ ক্ৰীড়াৰ বাবে প্ৰতিভা অন্বেষণ অভিযানৰ কথা ঘোষণা কৰিছিলো। ভাৰতে ক্ৰমান্বয়ে ক্ৰীড়া ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰাৰ বাবে গাঁও আৰু প্ৰান্তীয় অঞ্চলবোৰত ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰিব লাগিব। ইতিমধ্যে বহু ব্যক্তিয়ে এই কামত আত্মনিয়োগ কৰিছে। তেওঁলোকৰ লক্ষ্য হৈছে প্ৰতিভাৰ সন্ধান কৰা আৰু তাৰ বিকাশ সাধন কৰা। পঞ্জাৱত ৰাজিন্দৰ সিং নামৰ এজন ব্যক্তি এই কাৰ্যত ব্ৰতী হৈ আছে। তেখেত 1980 চনত অলিম্পিক হকীত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল। 1982ৰ বিশ্বকাপ দলটোতো তেখেত আছিল। 2001 চনৰ হকীৰ পুৰুষৰ জুনিয়ৰ বিশ্বকাপ আৰু 2003 চনত ছিনিয়ৰ এছিয়া কাপ বিজয়ী ভাৰতীয় পুৰুষ হকীৰ দলটোৰ তেখেত প্ৰশিক্ষক আছিল। বৰ্তমান তেখেতে ৰাউণ্ড গ্লাছ হকী একাডেমীৰ জৰিয়তে তেখেতৰ আৱেগ অনুৰাগক আগুৱাই নিব পাৰিছে। তেখেতৰ প্ৰচেষ্টাতে তেখেতৰ গাঁৱত হকীৰ এষ্ট্ৰোটাৰ্ফ সংযোজিত হৈছে। তেখেতৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ কম সুবিধা থকা গাঁওসমূহত প্ৰতিভাৰ সন্ধান কৰা। এনে প্ৰচেষ্টাৰ বাবেই বহুকেইজন খেলুৱৈয়ে জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত ভাৰতীয় দলত স্থান লাভ কৰিছে। ৰাজিন্দৰ সিং ডাঙৰীয়াৰ এনে প্ৰচেষ্টা প্ৰশংসাৰ যোগ্য। মোৰ প্ৰিয় দেশবাসী, আমলখি আমাৰ সকলোৰে পৰিচিত এটি ফল। অধিক লোকৰ ঘৰতেই ইয়াৰ পৰা তৈয়াৰী আচাৰ আমাৰ খাদ্য সম্ভাৰৰ অংগস্বৰূপ। বহুতে আকৌ ইয়াৰ ৰস উলিয়াই খাবলৈ ভাল পায়। শীতকালত চ্যৱনপ্ৰাচ আমাৰ সাধাৰণ স্বাস্থ্য ৰক্ষাৰ উপাদেয় উপাদান হৈ পৰে। আমাৰ বয়স্ক আৰু অগ্ৰজসকলে বহু প্ৰজন্ম জুৰি আমলখিৰ গুণৰ কথা কৈ আহিছে। উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত এই আমলখিয়ে এটি নতুন দিশৰ উন্মোচন কৰিছে। আমলখিৰ সৈতে প্ৰতাপগড়ৰ সম্পৰ্ক বহু পুৰণি। ইয়াৰ কৃষকসকলে বহু যুগ ধৰি আমলখিৰ খেতি কৰি আহিছে। আমলখিয়ে প্ৰতাপগড়ক এটি সুকীয়া পৰিচয় প্ৰদান কৰিছে। আজি এই ফলবিধে ইয়াত এটি নতুন সম্ভাৱনাৰ উন্মেষ কৰিছে। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই আঁচনিৰ জৰিয়তে আমলখিৰ সৈতে জড়িত স্থানীয় উদ্যোগসমূহে নতুন গতি লাভ কৰিছে। আজি প্ৰতাপগড়ত আমলখিৰ প্ৰচেচিঙৰ সৈতে জড়িত প্ৰায় 100টা গোট আছে। এই ক্ষেত্ৰত আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে বিশেষ ভূমিকা পালন কৰিছে। এনে এটি গোট হৈছে দেৱগড় কামাচি গাঁৱৰ। সাবিত্ৰী ফুলে ছেল্ফ হেল্প গ্ৰুপৰ সৈতে জড়িত মহিলাসকলে আমলখিৰ কেণ্ডি, আচাৰ আৰু ৰস তৈয়াৰ কৰে। ODOP আঁচনিৰ জৰিয়তে নতুন বজাৰ মুকলি হোৱাত তেখেতসকলৰ আয় বৃদ্ধি হৈছে। তেনেদৰে এখন গাঁৱত বিন্ধ্যবাসিনী ছেল্ফ হেল্প গ্ৰুপ আছে। এই গোটৰ মহিলাসকলেও আমলখিৰ আচাৰ, ডাইজেষ্টিভ পাউডাৰ আদি বিভিন্ন প্ৰকাৰৰ বস্তু প্ৰস্তুত কৰিছে। এই মহিলাসকলে প্ৰচেচিঙৰ বাবে মেচিনাৰী পাইছে, ঋণ পাইছে। তেখেতসকলে স্থানীয় বাণিজ্য মেলাবোৰত ভাগ লৈছে আৰু লগে লগে তেখেতসকলৰ আয় বৃদ্ধি পাইছে। বন্ধুসকল, আমাৰ দেশৰ প্ৰতিটো কোণতেই এনেধৰণৰ কিবা নহয় কিবা এটা বিশেষত্ব আছেই। ক'ৰবাত কিবা

0: বিশেষ ফল আছে, ক'ৰবাত পৰম্পৰাগত কলা আছে, নতুবা ক'ৰবাত প্ৰতিভা আছে। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই বিশেষত্বক আগুৱাই নিয়াৰ এটি অভিযান। আমাৰ প্ৰচেষ্টা এনে হোৱা উচিত যে আমাৰ নিজৰ গাঁও বা চহৰৰ নাম স্থানীয় বজাৰতে যাতে সীমাবদ্ধ হৈ নাথাকে, আমি তাৰ প্ৰচেষ্টা চলোৱা উচিত। ই ভোকেল ফৰ লোকেল অভিযানকো শক্তি প্ৰদান কৰিব। ই দেশক আত্মনিৰ্ভৰ হ'বলৈ অনুপ্ৰাণিত কৰে। আগন্তুক উৎসৱবোৰত স্থানীয়ৰ বাবে সৰব হৈ উঠাৰ মন্ত্ৰ পাহৰিব নালাগে। মোৰ প্ৰিয় দেশবাসী, ছেপ্টেম্বৰ মাহক পুষ্টিহীনতাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বাবে সমৰ্পণ কৰা হৈছে। পৰিপুষ্টি মাহত বিবিধ ক্ষেত্ৰৰ সৈতে জড়িত লোক আৰু সংস্থা এই পবিত্ৰ কাৰ্যত একত্ৰিত হয়। পুষ্টিহীনতাৰ সৈতে যুঁজিবলৈ চলিত বৰ্ষত কেইবাটাও প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে। ছত্তীশগড়ে হাৰ ঘৰ মুনগা ঘৰ ঘৰ মুনগা এই অভিযান চলাইছে। ইয়াৰ জৰিয়তে মানুহক পৌষ্টিক মুনগাক দৈনন্দিন খাদ্য সম্ভাৰৰ সৈতে সংযোজিত কৰাৰ বাবে উৎসাহ যোগোৱা হৈছে। গুজৰাটেও ৱাংগী স্পৰ্ধা অৰ্থাৎ মিলেটৰ ব্যঞ্জনৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে কম মূল্যতে পুষ্টিকৰ স্থানীয় খাদ্য সম্ভাৰৰ প্ৰসাৰৰ কাম চলি আছে। এতিয়ালৈকে 2 লাখৰো অধিক লোকে এই প্ৰতিযোগিতাত ভাগ লৈছে। মহাৰাষ্ট্ৰয়ো এই দিশত প্ৰশংসনীয় প্ৰয়াস চলাই আছে। তাত শিক্ষক, অংগনৱাড়ী কাৰ্যকৰ্তা আৰু শিশুসকলৰ মাক দেউতাক এই অভিযানৰ সৈতে জড়িত হৈ পৰিছে। মিজোৰামতো চলিত বছৰত মানুহে উদ্যান শস্যৰ বাগানবোৰ চোৱা চিতা কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। এয়া মিজো সমাজৰ তলু মৰ ইয়ানা পৰম্পৰাৰ অনুৰূপ। ইয়াৰ অৰ্থ হৈছে নিস্বাৰ্থ সেৱা আৰু আনক সহায় কৰাৰ বাবে আগৰণুৱা হোৱা। এনে প্ৰচেষ্টা সঁচাই প্ৰশংসনীয়। অংগনৱাড়ী কেন্দ্ৰবোৰৰ সৈতে জড়িত ব্যক্তিসকলক লৈ মই গৰ্ব অনুভৱ কৰোঁ। এই অংগনৱাড়ী কেন্দ্ৰসমূহ এতিয়া পোষণ ট্ৰেকাৰৰ সৈতে ডিজিটেলি সংযুক্ত হৈ পৰিছে। প্ৰায় 9 কোটি হিতাধিকাৰী ইতিমধ্যে পঞ্জীয়নভুক্ত হৈছে। ইয়াত শিশু, গৰ্ভৱতী মহিলা আৰু পোৱাতি মাতৃসকলক ভালদৰে চোৱা চিতা কৰিব পৰা হৈছে। আমি এনেদৰেই পুষ্টিহীনতাৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব লাগিব। আমি পুষ্টিহীনতাৰ পৰা আমাৰ সমাজক সম্পূৰ্ণৰূপে মুক্ত কৰিব লাগিব। বন্ধুসকল, আমি সকলোৱে এই মাহত অতি শ্ৰদ্ধা উল্লাসেৰে গণেশ উৎসৱ পালন কৰিছোঁ। সমগ্ৰ দেশতে ভক্তিভাৱেৰে গণেশ দেৱতাক আদৰণি জনোৱা হৈছে। এই পবিত্ৰ বাতাবৰণে মন আনন্দ আৰু উল্লাসেৰে ভৰাই দিয়ে। বন্ধুসকল, বিঘ্নহৰ্তা ভগৱান শ্ৰী গণেশ জ্ঞান, বুদ্ধি আৰু শুভকাৰ্যৰ আৰম্ভণিৰ প্ৰতীক। গণেশৰ প্ৰতি অগাধ শ্ৰদ্ধা কেৱল ভাৰততেই যে আছে এনে নহয়। থাইলেণ্ডত ভগৱান শ্ৰী গণেশৰ পূজা ফ্ৰা ফ্ৰিকানেট ৰূপে কৰা হয়। ইয়াৰ পংথুন থিখানন ডাঙৰীয়া যেতিয়া 19 বছৰীয়া আছিল, তেতিয়াই তেওঁক দেউতাকে এখন গণেশৰ ফটো উপহাৰ দিছিল। তেতিয়াৰ পৰাই গণেশৰ প্ৰতি তেখেতৰ ভক্তি উপজিল। ভগৱান শ্ৰী গণেশৰ সৈতে জড়িত পৰম্পৰাসমূহৰ অধ্যয়ন কৰি তেওঁ প্ৰায় 4টা দশক অতিবাহিত কৰিছে। তেওঁ ভাৰত আৰু নেপালকে ধৰি এছিয়াৰ বহু দেশ ভ্ৰমণ কৰিছে। মহাৰাষ্ট্ৰৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্ক আছে। অষ্টবিনায়ক পৰম্পৰাৰ বিষয়ে জনাৰ পাছত তেওঁ বহুবাৰ ইয়ালৈ আহিছে। তেওঁৰ এই প্ৰচেষ্টাৰ জৰিয়তে অষ্টবিনায়ক যাত্ৰা থাইলেণ্ডৰ ভক্তসকলৰ মাজত জনপ্ৰিয় হৈ উঠিছে। 2002 চনত তেওঁ উত্তৰ থাইলেণ্ডৰ চিয়াংমাই গণেশ হিমাল মিউজিয়াম প্ৰতিষ্ঠা কৰে। তাত এতিয়া প্ৰায় 10,000 গণেশ প্ৰতিমা আছে। ভাৰতলৈ আহিব নোৱাৰা ভক্তসকলৰ বাবে এই মিউজিয়ামত অষ্টবিনায়ক প্ৰতিমা ৰখা হৈছে। তাত প্ৰতি দেওবাৰে পুৱা 10 বজাত গণেশ পূজা কৰা হয়। গণপতিৰ সৈতে জড়িত বিশেষ অনুষ্ঠানৰো তাত আয়োজন কৰা হয়। এই কথাই প্ৰতীয়মান কৰে যে ভাৰতৰ আস্থা, কলা আৰু সাংস্কৃতিক পৰম্পৰা বিদেশতো জনপ্ৰিয় হ'বলৈ ধৰিছে। আশা কৰোঁ গণেশ দেৱতাৰ আশীৰ্বাদ সকলোৰে প্ৰতি সদায়ে থাকিব। বন্ধুসকল, মন কী বাতৰ প্ৰতিটো খণ্ডৰ পাছত বিভিন্ন বিষয়ত আপোনালোকৰ দিহা পৰামৰ্শ পাওঁ। এনেধৰণৰ প্ৰেৰণাদায়ক কথা মোলৈ পঠিয়াই থাকিব। আপোনালোকৰ আশে পাশে হৈ থকা প্ৰচেষ্টাসমূহৰ প্ৰশংসাই সকলোৰে মনত উৎসাহ যোগায়। মন কী বাতৰ মাধ্যমেৰে তেওঁলোকৰ কথা দেশৰ আন প্ৰান্তলৈকেও বিয়পি পৰে। এই যাত্ৰা এনেদৰেই আপোনালোকৰ সহযোগত নিৰন্তৰ আগুৱাই যাওক। আগন্তুক উৎসৱবোৰ পৰিয়ালৰ সৈতে আনন্দ আৰু উলাহেৰে উদযাপন কৰক। আপোনালোকলৈ পুনৰবাৰ শুভকামনা যাচিলোঁ। ধন্যবাদ। নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।

0: दोस्तों आप सुन रहे थे स्थानीय भाषाओं के कार्यक्रम के तहत जेमी लोकगीत गायक कलाकार तिंग वांग स्विंग क्वामे और उनके साथियों के आवाज़ों में FM 100.2 मेगाहर्ट्ज पर ये आकाशवाणी का हाफलॉन्ग केंद्र है। अब से कुछ ही देर में आकाशवाणी के गुवाहाटी केंद्र से आप सुन पाएंगे आंचलिक बातोड़ी।
1: ईमेल मोबाइल ऑनलाइन बा पोर्टल जुगे सेल्फ डिक्लेरेशन दी दिया और बाकी चेंजेस ঘৰতে বহি ভিডিঅ' কে ৱাই চি বা আধাৰ অ'টিপি আধাৰিত ই কে ৱাই চিৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা এয়া নুডলছ বনোৱাৰ দৰে উজু।
2: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাতত অসমৰ হাতী আৰু নলগাহৰিৰ প্ৰসংগ উত্থাপন। নলগাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা মুকলি। ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা বতৰ গৱেষণা ত্বৰান্বিত কৰাৰ বাবে ৰাডাৰৰ সুবিধা গ্ৰহণৰ সিদ্ধান্ত আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ৱেষ্ট ইণ্ডিজৰ ভাৰতৰ সন্মুখত জয়ৰ বাবে

0: 296 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত অসমৰ হাতী আৰু নলগাহৰিৰ প্ৰসংগ উত্থাপন কৰে। পৰিৱেশতন্ত্ৰ সুস্থিৰ কৰি তোলাৰ বাবে দেশৰ বিভিন্ন অংশত অব্যাহত থকা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মানুহৰ দখলৰ বাবে এসময়ত হাতীৰ মুক্ত বিচৰণথলীৰূপে পৰিচিত অসমৰ সোণাই ৰূপাই নামৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা হাতী আন ঠাইলৈ আঁতৰি যাবলগীয়া হৈছিল। তিনি বছৰ পূৰ্বে দখলৰ পৰা মুক্ত কৰাৰ পাছত অভয়াৰণ্যখনত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে আৰু অভয়াৰণ্যখনলৈ হাতী পুনৰ উভতি আহিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে অসমত নলগাহৰি সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এসময়ত বিলুপ্তপ্ৰায় মাত্ৰ ছটা নলগাহৰিক লৈ সংৰক্ষণৰ অভিযান চলোৱা হৈছিল আৰু নতুন তৃণভূমি প্ৰস্তুত কৰি অৰণ্যত এৰি দিয়া হৈছিল। এই অভিযানৰ বাবে নলগাহৰিৰ সংখ্যা 190লৈ বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে।
1: केवल 6 पिग्मी हॉक के साथ एक कंजर्वेशन प्रोग्राम शुरू। पिग्मी हॉक की संख्या 190 से ज्यादा हो चुकी। असम में ही एक और सुंदर प्रयास हुआ है। ये प्रयास एक बहुत छोटे से जीव पिग्मी हॉक को बचाने का है। एक समय इसके अस्तित्व पर संकट मंडराने लगा, तब केवल 6 पिग्मी हॉक के साथ एक कंजर्वेशन प्रोग्राम शुरू किया गया। उन्हें फिर जंगलों में बसाया गया, उनके रहने के लिए ग्रासलैंड्स को भी संवारा गया। आज इस प्रोग्राम की वजह से पिग्मी हॉक की संख्या 190 से ज्यादा हो चुकी है। साथियों, प्रकृति के साथ हमारा रिश्ता सिर्फ उसे सहेजने तक सीमित नहीं है। कई बार हम प्रकृति को संभालते हैं तो वही प्रकृति हमारे जीवन का सहारा बन जाती है।
0: আজি মন কী বাতত শ্ৰীমোদীয়ে কয় যে সেনাবাহিনীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী শক্তিশালী স্থিতিকে প্ৰতিপন্ন কৰিছে। দেশত এসময়ত ধাৰাবাহিক বিস্ফোৰণ সাধাৰণ কথা আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2008 চনৰ 13 ছেপ্টেম্বৰত দিল্লীত হোৱা ধাৰাবাহিক বিস্ফোৰণত ভালেসংখ্যক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰে কেইটামান সপ্তাহ পাছত 26 নৱেম্বৰত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। তেওঁ কয় যে ভাৰতে সম্প্ৰতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰিবলৈ লৈছে আৰু ইয়াৰ ফলাফলো পৰিলক্ষিত হৈছে। তেওঁ কয় যে এই বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ ওপৰত 11 ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ 25 বছৰ সম্পূৰ্ণ হৈছে। আমেৰিকাৰ নাগৰিকৰ পাছতে সৰ্বাধিক ভাৰতীয় নাগৰিক এই আক্ৰমণৰ বলি হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। দেশত অব্যাহত থকা লোকপিয়ল সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিৰো অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে নথিভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি দেশৰ দুৰ্গম আৰু তুষাৰাবৃত লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডত এই কাম চলি আছে। বিশ্বত বিলুপ্তপ্ৰায় নলগাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত লাভ কৰা ইতিবাচক পৰিৱৰ্তন দেশবাসীৰ সন্মুখত তুলি ধৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী আৰু পাণবাৰী সংমণ্ডলত ভালেসংখ্যক নলগাহৰি প্ৰত্যক্ষ কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। যোৱা 7 জুনত উদ্যানখনৰ বিশেষ এলেকাত কৃত্ৰিম প্ৰজননৰ জৰিয়তে 10টা বিলুপ্তপ্ৰায় নলগাহৰি মুকলি কৰা হৈছিল। 2020 চনৰ পৰা এই ব্যৱস্থা চলি আছে বুলি উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষে প্ৰকাশ কৰে।
2: একচুৱেলি এইটো আমাৰ কাৰণে এটা খুব ভাল খবৰ, বিকজ নল গাহৰি বা আমি যিটো ওমা থাকি বা আমি যিটো পিগমি হওঁ কওঁ, এইটো একচুৱেলি বহুত দুৰ্লভ জন্তু। নেপাল আৰু ইণ্ডিয়াত আছিলে, এতিয়া গোটেই ৱৰ্ল্ডত অকল মানসত আৰু ওৰাঙত আৰু হ'ব পাৰে এটা দুটা এৰিয়াত এইটো পোৱা যায় আৰু ক'তো নাপায়। আৰু নল গাহৰিটো আপুনি যেনেকৈ দেখিছে নামটোহি নল, মানে এইটো এটা বহুত এটা আনইউজুৱেল, মানে গ্ৰাছলেণ্ড থাকিলেহি জীয়াই থাকিব, নহ'লে নহয়। এই গ্ৰাছলেণ্ডটো আমাৰ মানসত আছে। এতিয়া অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে সেইটো আমাৰ গোটেই একনলেজ কৰিছে আৰু প্ৰাউড ফিল কৰিছে কি মানা হওক বা ওৰাং হওক বা আমাৰ নলেজ কৰিছে।
0: নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা মুকলি কৰে। এই পদযাত্ৰাত ছাত্ৰ ছাত্ৰী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি, প্ৰাক্তন সেনাবাহিনীৰ লোক আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে। এই পদযাত্ৰাৰ জৰিয়তে জিলাখনত মাদক দ্ৰব্যৰ আচাৰ্যই কয় যে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজখন ব্যক্তিগত পৰ্যায়ত সীমাবদ্ধ নাৰাখি দীৰ্ঘস্থায়ী সামাজিক আন্দোলন হিচাপে গঢ়ি তুলিবলৈ সমাজৰ সকলো স্তৰৰ লোকৰ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজন। এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যুৱতীসকলৰ ভাণ্ডাৰ হিচাপে পৰিগণিত হৈছে। তেওঁ যুৱ প্ৰজন্মক গঠনমূলক লক্ষ্য আগত ৰাখি যোগাভ্যাস, প্ৰাণায়াম, ক্ৰীড়া, অধ্যয়ন, জ্ঞান আহৰণ আৰু সৃজনীমূলক কাম কাজৰ সৈতে জড়িত হবলৈ আহান জনায়। বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অৰ্থনৈতিক উন্নয়নৰ সমানে যুৱ প্ৰজন্ম স্বাস্থ্যৱান, আত্মবিশ্বাসী আৰু শক্তিশালী হোৱা প্ৰয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ শিক্ষানুষ্ঠানসমূহৰ লগতে সমাজৰ সংগঠকসমূহক মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰ বাবে আহান জনায়।
3: में आना होगा। राज्य के अनेक जनपदों से होते हुए कछार, सिलचर, डिब्रूगढ़, श्रीभूमि इत्यादि जनपदों से भ्रमण करते हुए आज मैं अपने बरपेटा में हूँ। देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने देश को एक बार और संकल्प दिलाया है कि हमारा नशा मुक्त भारत, और इसको केवल नारा नहीं, यह संकल्प हमारे देश आज दुनिया इनको किसी प्रकार से कोई इनके सामने कठिनाइयां न आए, एक संस्कारवान, चरित्रवान, राष्ट्रभक्त समाज बना करके ये विकसित भारत का सपना साकार करें। इस तक होगा।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে পৱন কুমাৰ বৰাই।
4: ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা বতৰ গৱেষণা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিশেষ ৰাডাৰৰ সুবিধা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে চন্দ্ৰপুৰত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইষ্ট্ৰাট কেন্দ্ৰত ডাৱৰৰ প্ৰকাৰৰ অধ্যয়ন কৰাৰ উদ্দেশ্যে নতুন বিশেষ ৰাডাৰৰ সহায় লোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা প্ৰকাশ কৰি কয় যে ইয়াৰ জৰিয়তে বৰষুণৰ বিষয়ে বিশেষভাৱে অধ্যয়ন কৰাৰ লগতে বতৰৰ আগলি বতৰা অনুসৰি প্ৰস্তুতি চলোৱা সম্ভৱ হৈ উঠিব। পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰাৰ বাবে আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 27 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰ্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃত্ৰিম বুদ্ধিমত্তা। অসম চৰকাৰে পৰ্যটন সম্পৰ্কে নথিপত্ৰৰ কাম সহজ আৰু দ্ৰুত কৰাৰ বাবে সেৱা সেতু আৰু পৰ্যটন বিভাগৰ যৌথ প্ৰচেষ্টাৰে আজিৰে পৰা অনলাইন পৰ্যটন আৱাস পঞ্জীয়ন আৰু নৱীকৰণ প্ৰক্ৰিয়া মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত নাগৰিকৰ সময় আৰু পৰিশ্ৰম ৰাহি হোৱাৰ লগতে পৰ্যটন সম্পৰ্কে সেৱা অধিক সহজলভ্য হ'ব। ডিমা হাছাও জিলাৰ উমৰাংছত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰা হয়। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো দিহা কৰা হয়। আজিৰ কাৰ্যসূচীত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাৰ উল্লেখযোগ্য পৰ্যটনস্থলী ঔৰপদবিলৰ কাষৰীয়া গাঁও চামাগুৰিতো আজি এই কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঔৰপদবিল অভিমুখী পথত এখন তোৰণ মুকলি কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কৰা হৈছে। কাৰ্বি আংলং জিলা পৰ্যটন বিভাগৰ উদ্যোগত ঐতিহ্য মন্দিৰত ডিফু ক্লাবত আজি বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলা পৰ্বতাৰোহণ সংস্থাৰ তৰফৰ পৰা পৰ্বতাৰোহণত ব্যৱহৃত সামগ্ৰী ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং উপস্থিত থাকে। আজি বিশ্ব নদী দিৱস। প্ৰতিবছৰে ছেপ্টেম্বৰৰ 4ৰ্থটো দেওবাৰে এই দিৱস পালন কৰা হয়। নদী সংৰক্ষণ আৰু নৈসমূহত হোৱা প্ৰদূষণকে ধৰি বিভিন্ন নেতিবাচক কাৰকৰ ফলত বিশ্বৰ প্ৰান্তে প্ৰান্তে নদীসমূহৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে বন, নদী আৰু পানী অবিহনে জীৱনৰ অস্তিত্ব অসম্ভৱ। অসমতো এই নদী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটীত ভৰলু নৈ সংৰক্ষণৰ সৈতে জড়িত ভৰলু বচাও নামৰ সংস্থাই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে ভৰলু নৈত নাও খেলৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশ লৈ জনপ্ৰিয় অভিনেতা যতীন বৰাই এইদৰে কয়।
5: আজি এই অনুষ্ঠানটো সঁচাই বেলেগৰ কাৰণে এটা আদৰ্শ হ'ব, যিহেতু সেই ভৰলু ক্ষেত্ৰত ভৰলুখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলো

0: সকলোৰে দায়িত্ব মই ভাবোঁ। আৰু এনেকুৱা ধৰণৰ সজাগতাই আমাক আৰু বেছি মানুহৰ মাজলৈ প্ৰসাৰ প্ৰসাৰৰ ক্ষেত্ৰত আৰু বেছি সহযোগ লাগিব। আৰু ধন্যবাদ জনাইছোঁ ভৰলুৰ চেগৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ এই প্ৰচেষ্টা। মই প্ৰথমবাৰ কাৰণে এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ, সঁচাই সজাগতামূলক এটা অনুষ্ঠান য'ত সকলোৱে হওক তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াওক আৰু ভৰলুখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। যিহেতু এইখন আমাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত ভৰলুখনৰ যদি চাফা কৰি ৰাখোঁ বিভিন্ন সমস্যাৰ পৰা আমি সন্মুখীন হ'ব নোৱাৰিম, বিভিন্ন সমস্যাৰ সমাধান হ'ব। আৰু ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি।
1: ৰাজ্যৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত শোণিতপুৰ জিলা সন্মিলন কেন্দ্ৰত আজি এখন নাগৰিক সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ সামগ্ৰিক উন্নয়ন, বৰ্তমান ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনি আৰু সমস্যাসমূহৰ সমাধান সন্দৰ্ভত মত বিনিময় কৰা হয়। সাংসদ ৰঞ্জিত দত্ত, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলায়ুক্ত আনন্দ কুমাৰ দাসে অংশ লৈ এই সভাত নাগৰিকসকলৰ পৰা প্ৰত্যক্ষভাৱে বিভিন্ন বিষয়ত মতামত গ্ৰহণ কৰা হয়। তদুপৰি চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ বাবে বিভিন্ন বিভাগ আৰু সংস্থাৰ মাজত সমন্বয় সাধনত গুৰুত্ব আৰোপ কৰা হয়। বাতৰি পৰৱৰ্তী অংশৰ বাবে পুনৰ ঘূৰি যাওঁ বুলক সংগীতা শৰ্মাৰ ওচৰলৈ।
2: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সমৰ্থনত আজি চামগুৰিত ভকতগাঁও গাঁও পঞ্চায়তে এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। সভাত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকায়ো অংশগ্ৰহণ কৰে। তদুপৰি বিধায়ক জিতু গোস্বামীকে ধৰি কেইবাগৰাকীও দলীয় নেতা কৰ্মীয়ে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ উপ নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা আৰু জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত মাইকযোগে কৰা ঘোষণাৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হৈছে। জনসংযোগ বিভাগৰ জৰিয়তে দিনে নিশাই চলোৱা এই অভিযানৰ যোগেদি শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিব খোজা, সন্দেহজনক কাম কাজ বা শৃংখলা ভংগৰ খবৰ লাভ কৰিলে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া অথবা নিকটৱৰ্তী আৰক্ষী থানাত লগে লগে অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে নিশাৰ ভাগত আৰক্ষীৰ টহলো বৃদ্ধি কৰা হৈছে। অহা পহিলা অক্টোবৰত অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষী বিভাগে আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। গোৱালপাৰা জিলা আৰক্ষী বিভাগে এই কাৰ্যসূচীৰ অংশ হিচাপে বাল্য বিবাহ ৰোধ, মাদক দ্ৰব্য বিৰোধী অভিযান আৰু পথ সুৰক্ষা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই আটাইকেইটা দিশ সন্দৰ্ভত জনসমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলৰ মাজত আজি দেৱাল অংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে গোৱালপাৰা সংৰক্ষিত আৰক্ষী ছাউনীৰ দেৱালসমূহত বিভিন্ন অংকন কৰে। ভাৰতক জয়ৰ বাবে 296 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত জিকি ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত উইকেট যুগুতোৱাৰ পৰলৈ 9 অভাৰত 41 ৰাণ সংগ্ৰহ কৰিছে। অহা 30 ছেপ্টেম্বৰত গুৱাহাটীত শৃংখলাৰ দ্বিতীয়খন খেল আৰু 3 অক্টোবৰত নিউ চণ্ডীগড়ত তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাতত অসমৰ হাতী আৰু নলগাহৰিৰ প্ৰসংগ উত্থাপন। নলগাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বিষয় বুলি আচাৰ্যৰ ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা মুকলি। ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা বতৰ গৱেষণা ত্বৰান্বিত কৰাৰ বাবে ৰাডাৰৰ সুবিধা গ্ৰহণৰ সিদ্ধান্ত আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ লক্ষ্য নিৰ্ধাৰণ।
3: दोस्तों आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से आंचलिक बातोरी FM 100.2 मेगाहर्ट्ज पर। ये आकाशवाणी का हावलोंग केंद्र है। स्थानीय भाषाओं के कार्यक्रम को जारी रखते हुए अभी आप सुनेंगे डिमासा आधुनिक गीत गायक कलाकार लनी डेका और उनके साथियों के आवाज़ों में।

0: নরেন্দ্র মোদীয়ে দেশবাসীৰ উদ্দেশ্যে প্ৰদান কৰা তেখেতৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। ছেপ্টেম্বৰ মাহত মন কী বাতত পুনৰ আপোনালোকক এবাৰ লগ পোৱাৰ সুযোগ পালোঁ। দেশৰ সকলো লোকক স্বাগতম। মন কী বাতত আমি দেশবাসীৰ ইতিবাচক প্ৰয়াসক মঞ্চ প্ৰদান কৰোঁ, দেশৰ সফলতাৰ বিষয়ে চৰ্চা কৰোঁ আৰু এদিন পাছতেই ভাৰতৰ এনে এটি ঐতিহাসিক সফলতাই 10 বছৰ সম্পূৰ্ণ কৰিব। এই সফলতা হ'ল ছাৰ্জিকেল ষ্ট্ৰাইকৰ। 10 বছৰ পূৰ্বে 2016 চনৰ 28-29 ছেপ্টেম্বৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। LOCৰ সিপাৰে গৈ আমাৰ বীৰ সেনাসকলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি পদক্ষেপ ললে সেয়া দেখি সমগ্ৰ বিশ্ব আচৰিত হৈ গ'ল। ছাৰ্জিকেল ষ্ট্ৰাইকে নিৰ্ভীকতাৰে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ এটি নতুন উদাহৰণ দাঙি ধৰিলে। সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতে দীঘলীয়া সময়ৰ বাবে যি কষ্ট ভোগ কৰিছিল, সেই কষ্টৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক প্ৰতিক্ৰিয়া আছিল ছাৰ্জিকেল ষ্ট্ৰাইক। বিগত এটা দশকত বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পৰা অপাৰেশ্যন সিন্ধু

সংৰক্ষণৰ বাবে দাবী জনোৱা হৈছিল যদিও তাক গুৰুত্ব দিয়া হোৱা নাছিল, সময় পাৰ হোৱালৈ অপেক্ষা কৰা হৈছিল। কিন্তু আজিৰ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰু আমি তাৰ পৰিণাম দেখিছো। বন্ধুসকল, এই বছৰ 9/11 সন্ত্ৰাসবাদী আক্ৰমণে 25 বছৰ সম্পূৰ্ণ কৰিলে। আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত যিসকল নিৰ্দোষী লোকে নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল, তাত আমেৰিকাৰ পিছতে অধিক লোক আছিল ভাৰতৰ। মোৰ মনত আছে 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই যেতিয়া মই আমেৰিকালৈ গৈছিলোঁ, তেতিয়া নিউয়ৰ্কত এইসকল লোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছিলোঁ। আজি পুনৰ এবাৰ ভাৰতৰ কোটি কোটি নাগৰিকৰ হৈ সেইসকল পীড়িত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰিয় দেশবাসী, বৰ্তমান দেশৰ এখন ডাঙৰ ছবি প্ৰস্তুত কৰা হৈছে। এই ছবিত আপুনিও আছে, আপোনাৰ পৰিয়ালো আছে, আপোনাৰ ওচৰ চুবুৰীয়াও আছে। মই ভাৰতৰ লোকপিয়লৰ কথা কৈছোঁ। দেশৰ সমগ্ৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত এই লোকপিয়লৰ প্ৰথম স্তৰ প্ৰায় সম্পূৰ্ণ হৈছে। 32 কোটিতকৈও অধিক পৰিয়ালৰ তথ্য ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে। বৰ্তমান লাডাখ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ বৰফেৰে আগুৰা দুৰ্গম স্থানত এই কাম কৰি থকা হৈছে। সেই স্থানৰ পৰা অনেক প্ৰেৰণাদায়ক কাহিনী আমাৰ সন্মুখলৈ আহিছে। উত্তৰাখণ্ডত লোকপিয়লৰ শুভাৰম্ভ হৈছিল চামোলিৰ মানা গাঁৱৰ পৰা। মানাত প্ৰথমে 83 বছৰীয়া পূৰ্ণিমা ৰাৱতৰ পৰাই ইয়াৰ আৰম্ভ হৈছিল। উত্তৰকাশীৰ বগৰী গাঁও হোমষ্টে চলোৱা হৰদেৱ সিং ৰাণাই ডিজিটেল মাধ্যমেৰে নিজৰ তথ্য পঞ্জীয়ন কৰিছিল। বন্ধুসকল, লোকপিয়ল আমাৰ সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব। মই 15 আগষ্টত দেশবাসীক আহ্বান জনাইছিলোঁ, তেওঁলোকে যেন ইয়াৰ বাবে নিশ্চয় সময় উলিয়ায়। লোকপিয়লৰ বাবে নিজৰ তথ্য নিজেই পঞ্জীয়ন কৰাৰ এই সুবিধা অতি সহজ। আপুনি আপোনাৰ মোবাইলৰ পৰাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে। এই সুবিধা হিন্দীৰ লগতে অন্যান্য 16টা ভাষাত সুলভ। বন্ধুসকল, ইয়াৰ বাবে আপুনি লোকপিয়লৰ অনলাইন পৰ্টেললৈ যাব লাগিব। census.gov.in এই পৰ্টেললৈ গৈ আপুনি নিজৰ মোবাইলেৰে লগ ইন কৰক, নিজৰ থকা ঠাই লিখক, নিজৰ পৰিয়ালৰ তথ্য অন্তৰ্ভুক্ত কৰক আৰু ছাবমিট কৰক। এই সম্পূৰ্ণ প্ৰক্ৰিয়াত 15-20 মিনিট সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে আপুনি কোনো নথিপত্ৰ আপলোড কৰাৰ প্ৰয়োজন নাই। তথ্য দাখিল কৰাৰ পাছতেই আপুনি ID এটা লাভ কৰিব। যেতিয়া গণনাকাৰী আপোনাৰ ঘৰলৈ আহিব, তেতিয়া এই ID তেওঁক জনাব পাৰে। আপুনি জনোৱা তথ্যৰ সত্যাসত্য নিৰূপণৰ পিছত সেয়া লোকপিয়লৰ অংশ হৈ পৰিব। বন্ধুসকল, এতিয়ালৈকে মোবাইলৰ জৰিয়তে 80 লাখতকৈও অধিক লোকে লোকপিয়লৰ পৰ্টেলত নিজৰ তথ্য অন্তৰ্ভুক্ত কৰিছে, স্বগণনা কৰিছে। এই কামত আপোনাৰ অলপ সময় খৰচ হ'ব, কিন্তু দেশৰ বাবে ই গুৰুত্বপূৰ্ণ, কাৰণ আপোনাৰ সঠিক তথ্যই আৰু আপোনাৰ পৰিয়ালৰ সঠিক তথ্যই দেশৰ ভৱিষ্যতৰ সঠিক ছবি প্ৰস্তুত কৰাত সহায় কৰিব। মোৰ প্ৰিয় দেশবাসী, আজি 27 ছেপ্টেম্বৰ অন্য এটি কাৰণত আৰু বিশেষ হৈ পৰিল। আজি এনে এক মহানুভৱৰ জন্ম শতবাৰ্ষিকী যিগৰাকীয়ে সমাজ, সংস্কৃতি আৰু দেশৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰিছিল। মই ক'ব খুজিছোঁ বিশ্ব হিন্দু পৰিষদৰ পূৰ্ব আন্তৰ্জাতিক কাৰ্যকৰী অধ্যক্ষ শ্ৰদ্ধেয় স্বৰ্গীয় অশোক সিংহল ডাঙৰীয়াৰ বিষয়ে। 1926 চনৰ 27 ছেপ্টেম্বৰত আজিৰ দিনটোতেই আগ্ৰাত তেখেতৰ জন্ম হৈছিল। তেখেতে সমাজত থাকিও তপস্বীৰ দৰে জীৱন নিৰ্বাহ কৰিছিল। তেখেতে ৰাম জন্মভূমি আন্দোলনক যি দিশ আৰু শক্তি প্ৰদান কৰিছিল, আজি তাৰ পৰিণতিতেই আমি অযোধ্যাত ভব্য মন্দিৰ দেখিবলৈ পাইছোঁ। এয়া মোৰ সৌভাগ্য, মই তেখেতৰ জীৱন কাষৰ পৰা দেখাই নহয়, তেখেতৰ এই অভিযানৰ সৈতে জড়িত হোৱাৰো সুযোগ পাইছিলোঁ। মই ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকোঁতেও বাৰে বাৰে অশোক সিংহল ডাঙৰীয়াৰ কথা মনলৈ স্বাভাৱিকতে আহিছিল। বন্ধুসকল, তেখেতৰ বিষয়ে এনে বহু কথা আছে যাৰ বিষয়ে সিমান চৰ্চা হোৱা নাই। ৰাম মন্দিৰ আন্দোলনৰ লগতে তেখেত সামাজিক ভেদভাৱ আৰু অসমতাৰ বিৰুদ্ধে বৃহৎ যুঁজত অৱতীৰ্ণ হৈছিল। তেখেতৰ জন্ম হৈছিল এটি বিখ্যাত অভিজাত পৰিয়ালত। তেখেতৰ পিতৃ আছিল এগৰাকী প্ৰশাসনিক বিষয়া। তেখেতৰ ভাই ভনীসকলৰো বহুতেই চৰকাৰী উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত নিজেও IIT BHUৰ স্নাতক আছিল। তথাপি তেখেতে সমাজ আৰু সংস্কৃতিৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰিছিল। এয়াই হৈছে মহানতাৰ পৰিচয়। আজি তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই শুভক্ষণত তেখেতৰ কোটি কোটি গুণমুগ্ধৰ হৈ তেখেতক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। মোৰ প্ৰিয়

দেশবাসী, এই বছৰৰ আৰম্ভণি আমি আত্মসন্মানৰ এটি মহাপৰ্বেৰে কৰিছিলোঁ। এই মহাপৰ্ব আছিল সোমনাথ স্বাভিমান পৰ্ব। আজিৰ পৰা 1000 বছৰৰ আগতে 1026 খ্ৰীষ্টাব্দত মহম্মদ গজনীয়ে প্ৰথমবাৰ পবিত্ৰ সোমনাথ মন্দিৰ ধ্বংস কৰিছিল। কিন্তু যিসকলে সোমনাথ মন্দিৰ ধ্বংসৰ জৰিয়তে ভাৰতৰ পৰিচয় নস্যাৎ কৰিব খুজিছিল, আজি তেওঁলোকৰ কোনো অস্তিত্বই নাই। অথচ সোমনাথ মন্দিৰ সগৌৰৱে সসন্মানে বিশাল সমুদ্ৰ তীৰত ৰৈ পবিত্ৰ ভাৰতভূমিক অমৰত্বৰ আশীৰ্বাদ দি আহিছে। সেইবাবে আমি গৌৰৱেৰে এই বছৰত সোমনাথ স্বাভিমান পৰ্ব অনুষ্ঠিত কৰিছোঁ। বন্ধুসকল, আজিৰ মন কী বাতত মই এই কথাৰ কিয় অৱতাৰণা কৰিছোঁ তাৰো এটি বিশেষ কাৰণ আছে। 1026 খ্ৰীষ্টাব্দত যেতিয়া গজনীৰ দ্বাৰা সোমনাথ বিধ্বংস হৈছিল, সেই বছৰতে গুজৰাটৰে মোধেৰাত প্ৰসিদ্ধ সূৰ্য মন্দিৰতো আক্ৰমণ কৰি ধ্বংস কৰি পেলোৱা হৈছিল। অৰ্থাৎ মোধেৰা মন্দিৰ ধ্বংস হোৱা ঘটনাৰো 1000 বছৰ পূৰ্ণ হৈছে, যদিও সেই সময়ত এই মন্দিৰ নিৰ্মাণৰ মাত্ৰ এটা বছৰহে পাৰ হৈছিল। 1025 চনত ৰজা ভীমদেৱে এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল। বন্ধুসকল, আপোনালোকে সেই সময়ছোৱাৰ কথা ভাবকচোন, যেতিয়া এনে বৃহৎ আক্ৰমণ সংঘটিত হৈছিল, সোমনাথ মন্দিৰৰ দৰে ভক্তিস্থলৰ বৃহৎ কেন্দ্ৰ খণ্ডিত কৰি পেলোৱা হৈছিল। এনেধৰণৰ ভক্তিত আঘাত কৰা ঘটনা সংঘটিত হলে সমাজ বা প্ৰশাসনৰ মনোবল ভাগি পৰাটো স্বাভাৱিক। কিন্তু ৰজা ভীমদেৱে গজনীৰ সৈতে যুদ্ধ কৰি খুব কম সময়ৰ ভিতৰতে মোধেৰা সূৰ্য মন্দিৰো পুনৰ নিৰ্মাণ কৰি উলিয়ালে। এই প্ৰাণৱন্ততাৰ বাবেই বাৰে বাৰে আক্ৰমণকাৰীৰ হাতত ধ্বংসপ্ৰাপ্ত হোৱা সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ সম্ভৱ হৈ পৰিছিল। বন্ধুসকল, মোধেৰা সূৰ্য মন্দিৰত পৰৱৰ্তী সময়ত কেইবাবাৰো আক্ৰমণ চলিছিল। পিছলৈ আলাউদ্দিন খিলজীয়ে পুনৰ এবাৰ বাস্তুকলাৰ অপূৰ্ব নিদৰ্শন এই মন্দিৰটো ধ্বংস কৰি পেলাইছিল। পিছে বন্ধুসকল, আমি ভাৰতৰ মানুহে সূৰ্য দেৱতাৰ উপাসনা কেৱল বাস্তুকলা আৰু মন্দিৰত পূজা অৰ্চনাৰেই নকৰোঁ। আমাৰ সূৰ্য উপাসনাৰ এটা অৰ্থ হৈছে পোহৰ, শক্তি, বিজ্ঞান আৰু অবিৰত গতিৰ প্ৰেৰণা। সেইবাবে মোধেৰাক আজি কেৱল সূৰ্য মন্দিৰ বুলিয়েই সেইবাবে মোধেৰা আজি কেৱল সূৰ্য মন্দিৰ বুলিয়েই জনাজাত নহয়, গুজৰাটৰ এই গাঁওখন দেশৰ প্ৰথম ছোলাৰ ভিলেজ, সূৰ্যগ্ৰাম হৈ পৰিছে। এই ঠাইখনৰ সকলো কাম সৌৰশক্তিৰ দ্বাৰা আহৰিত বিজুলী শক্তিৰে চালিত হয়। দেশৰ সন্মুখত বহন ক্ষমতাৰ এটি উদাহৰণ হিচাপে ই পৰিগণিত হৈছে। মোধেৰালৈ পৰ্যটকক আকৰ্ষিত কৰিবলৈ বহু সা সুবিধাৰ সৃষ্টি কৰা হৈছে। জানুৱাৰী মাহত মকৰ সংক্ৰান্তিৰ পিছত ইয়াত মোধেৰা নৃত্য মহোৎসৱৰ আয়োজন কৰা হয়। ইয়াত ভাৰতীয় সংস্কৃতি আৰু শাস্ত্ৰীয় নৃত্যৰ অপূৰ্ব প্ৰদৰ্শন আয়োজন কৰা হয়। মই আশা কৰিছোঁ আপোনালোক সকলোৱে এবাৰ হলেও মোধেৰালৈ আহক আৰু ভাৰতৰ এই গৌৰৱপূৰ্ণ ঐতিহ্য আৰু পৰম্পৰা দৰ্শন কৰক। বন্ধুসকল, অতীতৰ সৈতে আজিও আমাৰ একাত্মতা বিদ্যমান। ইয়াৰ অন্তৰালত সেইসকল ব্যক্তিৰ সমৰ্পণ আৰু পৰিশ্ৰম জড়িত হৈ আছে যি ইয়াক আৰু গভীৰ কৰি তুলিছে। তামিলনাডুৰ তিৰুচিৰাপল্লীৰ মনাপ্পাৰাই নামৰ ঠাইত এনে এটি অনন্য প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। এখন মহাবিদ্যালয়ৰ তামিল অধ্যয়ন বিভাগৰ সৈতে জড়িত এ ছেলভাৰাজু ডাঙৰীয়াই এই ক্ষেত্ৰত আগভাগ লৈছে। বক্তৃতা প্ৰদান কৰি থাকোঁতে তেওঁ এজন ছাত্ৰৰ পৰা কিছুমান প্ৰাচীন দেৱ দেৱীৰ প্ৰতিমাৰ বিষয়ে তথ্য লাভ কৰিলে। আলোচনাৰ অন্তত তেখেতে ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰিবলৈ মনস্থ কৰিলে। এই অভিযানকালত তেখেতে বেলেগ বেলেগ ঠাইত বিভিন্ন প্ৰাচীন প্ৰতিমা আৰু প্ৰাচীন মন্দিৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ল। অতীতৰ সৈতে জড়িত হোৱাৰ ই এটি অনবদ্য প্ৰয়াস বুলি ক'ব পাৰি। এইদৰেই আমি আমাৰ নিজৰ ঐতিহ্য আৰু পৰম্পৰাক আৰু অধিক নিবিড়ভাৱে জানিবলৈ সক্ষম হ'ম। দেশৰ আন আন অংশতো এনে প্ৰচেষ্টা হাতত ল'ব পৰা যায়। ই আমাৰ ইতিহাসক ওচৰৰ পৰা অধ্যয়ন আৰু উপলব্ধি কৰিবলৈ সুযোগ দিব। মোৰ প্ৰিয় দেশবাসী, কেইদিনমানৰ পিছতেই 2 অক্টোবৰ দিনটো আহিব, যি পূজনীয় বাপুজীৰ জন্মদিন। বাপুজীয়ে জীৱনৰ বহুত বাণী দি গৈছে। ইয়াৰ ভিতৰত মুখ্য হৈছে পৰিচ্ছন্নতা। আমি সাধাৰণতে আমাৰ চৌপাশে পৰিচ্ছন্নতাৰ অনেক প্ৰচেষ্টা প্ৰত্যক্ষ কৰোঁ। এনে প্ৰয়াস অতি প্ৰেৰণাদায়ক আৰু উৎসাহবৰ্ধক। ছ'চিয়েল মিডিয়াতো এনে বহুত আলোকচিত্ৰ আৰু ভিডিঅ' ৰীলে আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। যোৱা কিছুদিনৰ ভিতৰত ময়ো এনে কিছুমান প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ সক্ষম হৈছোঁ। এফালে মধ্যপ্ৰদেশত কিছু যুৱক যুৱতীয়ে নদী পৰিষ্কাৰকৰণৰ কাম আৰম্ভ কৰিছে, যাৰ সৈতে সমগ্ৰ সমাজখনেই সহযোগ কৰিছে, আৰু আনফালে অন্ধ্ৰপ্ৰদেশত যুৱকসকলে পুৰণি নাদ আৰু জলাশয় পৰিষ্কাৰকৰণত লাগিছে। এই কাৰ্যৰ দ্বাৰা পুৰণি কীৰ্তিচিহ্ন
পুনৰ জাতিষ্কাৰ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে।

0: মুম্বাইত যুৱপ্ৰজন্মৰ কিছু লোকে সমুদ্ৰৰ পাৰ পৰিষ্কাৰ কৰি ৰখাৰ কাম হাতত লোৱা দেখা গৈছে। প্ৰতিটো সপ্তাহতে কোনোবা নহয় কোনোবা সমুদ্ৰ তীৰত যুৱক যুৱতী গোট খাই পৰিষ্কাৰকৰণত ৰত হৈ পৰে। দিল্লীতো শিশু আৰু তৰুণ তৰুণীয়ে নগৰবাসীক জাবৰ জোথৰ বেলেগে বেলেগে ৰাখিবলৈ আৰু নিজৰ ঘৰৰ চৌপাশ চাফ চিকুণকৈ ৰাখিবলৈ সজাগ কৰা কাৰ্যত আত্মনিয়োগ কৰিছে। পশ্চিমবংগৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে স্থানীয় লোকৰ সৈতে মিলি বনভোজস্থলী আৰু নিকটৱৰ্তী বজাৰ সমাৰ আদি পৰিষ্কাৰ কৰি ৰখাত মনোনিৱেশ কৰিছে। বন্ধুসকল, এই সকলো প্ৰচেষ্টাতে এটা কথা স্পষ্ট হৈ পৰিছে যে ক'ৰবাত যদি কেৱল এজন ব্যক্তিয়ে কোনো এটা কাম সৰুকৈ আৰম্ভ কৰিছে, তেন্তে পাছলৈ তেওঁৰ সৈতে অলপ অলপকৈ বহুত মানুহ আহি তেওঁৰ এই প্ৰচেষ্টাক ফলৱতী কৰি তুলিছে। ই হৈছে জনগণৰ অংশগ্ৰহণৰ ফল। বাপুজীৰ প্ৰতি আমাৰ সবাতোকৈ সুন্দৰ শ্ৰদ্ধাঞ্জলি হৈছে পৰিচ্ছন্নতা। তেতিয়া কেৱল গছলতা আৰু জীৱকুলকেই ৰক্ষা নকৰোঁ, সমগ্ৰ জৈৱিক তন্ত্ৰটোকেই শক্তিমন্ত কৰি তোলো। দেশৰ বিভিন্ন প্ৰান্তত চলি থকা এনেধৰণৰ প্ৰয়াসে এই ভাৱনাক বৰ সুন্দৰকৈ প্ৰতীয়মান কৰি তোলে। বন্ধুসকল, অসমত সোণাই ৰূপাই নামেৰে এখন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে। এসময়ত এইখন আছিল বন্য হাতীৰ আৱাসস্থল, কিন্তু অৰণ্যৰ ভূমি মানুহৰ দখললৈ আহিবলৈ ধৰিলে আৰু লাহে লাহে তাৰ পৰা হাতীবোৰ আঁতৰি গ'ল। 3 বছৰ পূৰ্বে ইয়াক মানুহৰ দখলৰ পৰা মুক্ত কৰা হয়। তাৰ ফলত তাত এক আচৰিত পৰিৱৰ্তন হ'বলৈ ধৰে। হাতীবোৰ পুনৰ আগৰ ঠাইলৈ উভতি আহে। যি অঞ্চলত বহুদিন ধৰি হাতীৰ অস্তিত্বই নাছিল, তাত আকৌ হাতীৰ জাক দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, অসম ৰাজ্যতেই আন এটি সুন্দৰ প্ৰচেষ্টা চলোৱা হৈছে। এই প্ৰচেষ্টাত নলগাহৰি নামৰ সৰু জাতৰ এবিধ গাহৰিৰ প্ৰজাতিৰ সংৰক্ষণৰ প্ৰয়াস কৰা হৈছে। এসময়ত এই গাহৰিৰ প্ৰজাতিবিধ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছিল। মাত্ৰ 6টা নলগাহৰিলৈ এটি সংৰক্ষণ অভিযান চলোৱা হৈছিল আৰু বিভিন্ন সা সুবিধা সৃষ্টি কৰি লৈ সিহঁতক অৰণ্যত সংস্থাপন কৰা হৈছিল। সিহঁতৰ বাবে নতুন তৃণভূমি তৈয়াৰ কৰা হৈছিল। এই প্ৰচেষ্টাৰ বাবেই আজি নলগাহৰিৰ সংখ্যা 190তকৈ বেছি হৈছেগৈ। বন্ধুসকল, প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক মাথো ইয়াৰ পৰিচৰ্যা কৰাতে সীমাবদ্ধ নহয়। বহু সময়ত আমি প্ৰকৃতিৰ প্ৰতি কৰা প্ৰতিপালনৰ প্ৰতিদান ৰূপে প্ৰকৃতি আমাৰ জীৱনৰ অৱলম্বন হৈ পৰে। পশ্চিমবংগৰ সুন্দৰবন অঞ্চলৰ মহিলাই প্ৰকৃতিৰ সৈতে আমাৰ এই সম্পৰ্কৰ এটি প্ৰেৰণাদায়ক দৃষ্টান্ত দাঙি ধৰিছে। ঝাৰখালী অঞ্চলৰ এই মহিলাসকলে মেনগ্ৰোভ বননিৰ সৃষ্টি কৰিছে। এই মহিলাসকলৰ সৰহভাগৰেই স্বামীৰ মৃত্যু হৈছিল বাঘৰ আক্ৰমণত। স্বামীক হেৰুওৱাৰ পিছত এই মহিলাসকলে সুন্দৰবনৰ পৰাই জীৱিকাৰ পথ বিচাৰি পায়। এওঁলোকে তৈয়াৰ কৰা এই মেনগ্ৰোভ বননি তেওঁলোকৰ গাঁওসমূহৰ প্ৰাকৃতিক সুৰক্ষা কৱচ হোৱাৰ লগতে তেওঁলোকৰ উপাৰ্জনৰো এটি অৱলম্বন হৈ পৰিছে। বন্ধুসকল, আমি প্ৰকৃতিৰ পৰিচৰ্যা কৰিব লাগে, প্ৰকৃতিৰ ভাৰসাম্যক সন্মান কৰিব লাগে, ইয়াৰ বৈচিত্ৰ্যক সুৰক্ষিত কৰিব লাগে। আমাৰ এনে প্ৰতিটো প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ কৰ্তব্য। মোৰ প্ৰিয় দেশবাসী, অতি সম্প্ৰতি আমাৰ দেশৰ লাখ লাখ যুৱক যুৱতীয়ে নিচাৰ আসক্তিৰ বিৰুদ্ধে এটি গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰিছে। তেওঁলোকে নিজেও নিচাৰ আসক্তিৰ পৰা আঁতৰি থকাৰ প্ৰতিজ্ঞা লয় আৰু আন যুৱক যুৱতীকো এই সংকল্পৰ অংশ কৰি লোৱাৰ শপত গ্ৰহণ কৰে। এই অভিযান নিচামুক্ত যুৱ অভিযানৰ অংশ হিচাপে চলোৱা হৈছিল। এই অভিযান 100 সপ্তাহ ধৰি চলিব। ইয়াত ভাগ লৈছে মাই ভাৰতৰ স্বেচ্ছাসেৱীসকলে, NSS, বিভিন্ন স্কুল কলেজ বিশ্ববিদ্যালয়ৰ বহু সামাজিক আৰু হৈছে নিচা মুক্তিৰ বাৰ্তা। আমাৰ তৰুণসকলে নিজৰ ভাষাত নিজৰ আৰ্হিত এই বাৰ্তা প্ৰেৰণ কৰি গৈছে। মই মন কী বাত অনুষ্ঠানৰ জৰিয়তে যুৱক যুৱতীসকলক এই অভিযানত অংশ ল'বলৈ আহ্বান জনাইছিলোঁ আৰু মই অতি সুখী যে হাজাৰ হাজাৰ তৰুণ তৰুণী এই অভিযানৰ সৈতে জড়িত হৈছে। মাই ভাৰত মঞ্চত বিভিন্ন গীত, ধ্বনি লিখন আৰু সৰু সৰু নাটকৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তদুপৰি সামাজিক মাধ্যমত আমাৰ যুৱক যুৱতীসকলে হেচটেগ নিচামুক্ত যুৱক যুৱতী শিতানত তেওঁলোকৰ সৃজনীশীলতাৰে বিভিন্ন তথ্য সদৰি কৰিছে। অনাগত দিনবোৰত এই অভিযানৰ অংশৰূপে স্বাস্থ্য শিবিৰ আৰু ধ্যান শিবিৰৰো আয়োজন কৰা হৈছে। বন্ধুসকল, এতিয়া বিভিন্ন উৎসৱ পাৰ্বণৰ সময় উপস্থিত হৈছে। এইবাৰ উৎসৱৰ দিনবোৰত আমি আমাৰ চৌপাশে এবাৰ চকু ফুৰাব লাগিব। যদি কোনো যুৱক যুৱতী কোনো ভুল পথেৰে অগ্ৰসৰ হোৱা দেখা যায়, তেন্তে তেওঁলোকৰ সৈতে কথা বতৰাৰ অতি প্ৰয়োজন। যদি কোনোবাই নিচাৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰিছে, তেওঁলোকক সংগ দিয়াৰ প্ৰয়োজন। মোৰ প্ৰিয় দেশবাসী, লালকিল্লাৰ পৰা মই এইবাৰ ক্ৰীড়াৰ বাবে প্ৰতিভা অন্বেষণ অভিযানৰ কথা ঘোষণা কৰিছিলোঁ। ভাৰতে ক্ৰমান্বয়ে ক্ৰীড়া ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰাৰ বাবে গাঁও আৰু প্ৰান্তীয় অঞ্চলবোৰত ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰিব লাগিব। ইতিমধ্যে বহু ব্যক্তিয়ে এই কামত আত্মনিয়োগ কৰিছে। তেওঁলোকৰ লক্ষ্য হৈছে প্ৰতিভাৰ সন্ধান কৰা আৰু তাৰ বিকাশ সাধন কৰা। পঞ্জাৱত ৰাজিন্দৰ সিং নামৰ এজন ব্যক্তি এই কাৰ্যত ব্ৰতী হৈ আছে। তেখেত 1980 চনত অলিম্পিক হকীত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল। 1982ৰ বিশ্বকাপ দলটোতো তেখেত আছিল। 2001 চনৰ হকীৰ পুৰুষৰ জুনিয়ৰ বিশ্বকাপ আৰু 2003 চনত ছিনিয়ৰ এছিয়া কাপ বিজয়ী ভাৰতীয় পুৰুষ হকীৰ দলটোৰ তেখেত প্ৰশিক্ষক আছিল। বৰ্তমান তেখেতে ৰাউণ্ড গ্লাছ হকী একাডেমীৰ জৰিয়তে তেখেতৰ আবেগ অনুৰাগক আগুৱাই নিব পাৰিছে। তেখেতৰ প্ৰচেষ্টাতে তেখেতৰ গাঁৱত হকীৰ এষ্ট্ৰোটাৰ্ফ সংযোজিত হৈছে। তেখেতৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ কম সুবিধা থকা গাঁওসমূহত প্ৰতিভাৰ সন্ধান কৰা। এনে প্ৰচেষ্টাৰ বাবেই বহুকেইজন খেলুৱৈয়ে জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত ভাৰতীয় দলত স্থান লাভ কৰিছে। ৰাজিন্দৰ সিং ডাঙৰীয়াৰ এনে প্ৰচেষ্টা প্ৰশংসাৰ যোগ্য। মোৰ প্ৰিয় দেশবাসী, আমলখি আমাৰ সকলোৰে পৰিচিত এটি ফল। অধিক লোকৰ ঘৰতেই ইয়াৰ পৰা তৈয়াৰী আচাৰ আমাৰ খাদ্য সম্ভাৰৰ অংগস্বৰূপ। বহুতে আকৌ ইয়াৰ ৰস উলিয়াই খাবলৈ ভাল পায়। শীতকালত চ্যৱনপ্ৰাচ আমাৰ সাধাৰণ স্বাস্থ্য ৰক্ষাৰ উপাদেয় উপাদান হৈ পৰে। আমাৰ বয়স্ক আৰু অগ্ৰজসকলে বহু প্ৰজন্মজুৰি আমলখিৰ গুণৰ কথা কৈ আহিছে। উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত এই আমলখিয়ে এটি নতুন দিশৰ উন্মোচন কৰিছে। আমলখিৰ সৈতে প্ৰতাপগড়ৰ সম্পৰ্ক বহু পুৰণি। ইয়াৰ কৃষকসকলে বহু যুগ ধৰি আমলখিৰ খেতি কৰি আহিছে। আমলখিয়ে প্ৰতাপগড়ক এটি সুকীয়া পৰিচয় প্ৰদান কৰিছে। আজি এই ফলবিধে ইয়াত এটি নতুন সম্ভাৱনাৰ উন্মেষ কৰিছে। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই আঁচনিৰ জৰিয়তে আমলখিৰ সৈতে জড়িত স্থানীয় উদ্যোগসমূহে নতুন গতি লাভ কৰিছে। আজি প্ৰতাপগড়ত আমলখিৰ প্ৰচেচিঙৰ সৈতে জড়িত প্ৰায় 100টা গোট আছে। এই ক্ষেত্ৰত আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে বিশেষ ভূমিকা পালন কৰিছে। এনে এটি গোট হৈছে দেৱগড় কামাচি গাঁৱৰ। সাবিত্ৰী ফুলে ছেল্ফ হেল্প গ্ৰুপৰ সৈতে জড়িত মহিলাসকলে আমলখিৰ কেণ্ডি, আচাৰ আৰু ৰস তৈয়াৰ কৰে। ODOP আঁচনিৰ জৰিয়তে নতুন বজাৰ মুকলি হোৱাত তেখেতসকলৰ আয় বৃদ্ধি হৈছে। তেনেদৰেই এখন গাঁৱত বিন্ধ্যবাসিনী ছেল্ফ হেল্প গ্ৰুপ আছে। এই গোটৰ মহিলাসকলেও আমলখিৰ আচাৰ, ডাইজেষ্টিভ পাউডাৰ আদি বিভিন্ন প্ৰকাৰৰ বস্তু প্ৰস্তুত কৰিছে। এই মহিলাসকলে প্ৰচেচিঙৰ বাবে মেচিনাৰী পাইছে, ঋণ পাইছে। তেখেতসকলে স্থানীয় বাণিজ্য মেলাবোৰত ভাগ লৈছে আৰু লগে লগে তেখেতসকলৰ আয় বৃদ্ধি পাইছে। বন্ধুসকল, আমাৰ দেশৰ প্ৰতিটো কোণতেই এনেধৰণৰ কিবা নহয় কিবা এটা বিশেষত্ব আছেই। ক'ৰবাত কিবা বিশেষ ফল আছে, ক'ৰবাত পৰম্পৰাগত কলা আছে, নতুবা ক'ৰবাত প্ৰতিভা আছে। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই বিশেষত্বক আগুৱাই নিয়াৰ এটি অভিযান। আমাৰ প্ৰচেষ্টা এনে হোৱা উচিত যে আমাৰ নিজৰ গাঁও বা চহৰৰ নাম স্থানীয় বজাৰতে যাতে সীমাবদ্ধ হৈ নাথাকে, আমি তাৰ প্ৰচেষ্টা চলোৱা উচিত। ই ভোকেল ফৰ লোকেল অভিযানকো শক্তি প্ৰদান কৰিব। ই দেশক আত্মনিৰ্ভৰ হ'বলৈ অনুপ্ৰাণিত কৰে। আগন্তুক উৎসৱবোৰত স্থানীয়ৰ বাবে সৰব হৈ উঠাৰ মন্ত্ৰ পাহৰিব নালাগে। মোৰ প্ৰিয় দেশবাসী, ছেপ্টেম্বৰ মাহক পুষ্টিহীনতাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বাবে সমৰ্পণ কৰা হৈছে। পৰিপুষ্টি মাহত বিবিধ ক্ষেত্ৰৰ সৈতে জড়িত লোক আৰু সংস্থা এই পবিত্ৰ কাৰ্যত একত্ৰিত হয়। পুষ্টিহীনতাৰ সৈতে যুঁজিবলৈ চলিত বৰ্ষত কেইবাটাও প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে। ছত্তীশগড়ে হাৰ ঘৰ মুনগা ঘৰ ঘৰ মুনগা এই অভিযান চলাইছে। ইয়াৰ জৰিয়তে মানুহক পৌষ্টিক মুনগাক দৈনন্দিন খাদ্য সম্ভাৰৰ সৈতে সংযোজিত কৰাৰ বাবে উৎসাহ যোগোৱা হৈছে। গুজৰাটেও ৱাংগী স্পৰ্ধা অৰ্থাৎ মিলেটৰ ব্যঞ্জনৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে কম মূল্যতে পুষ্টিকৰ স্থানীয় খাদ্য সম্ভাৰৰ প্ৰসাৰৰ কাম চলি আছে। এতিয়ালৈকে 2 লাখৰো অধিক লোকে এই প্ৰতিযোগিতাত ভাগ লৈছে। মহাৰাষ্ট্ৰয়ো এই দিশত প্ৰশংসনীয় প্ৰয়াস চলাই আছে। তাত শিক্ষক, অংগনৱাড়ী কাৰ্যকৰ্তা আৰু শিশুসকলৰ মাক দেউতাক এই অভিযানৰ সৈতে জড়িত হৈ পৰিছে। মিজোৰামতো চলিত বছৰত মানুহে উদ্যান শস্যৰ বাগানবোৰ চোৱা চিতা কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। এয়া মিজো সমাজৰ তলু মাৰ ইয়ানা পৰম্পৰাৰ অনুৰূপ। ইয়াৰ অৰ্থ হৈছে নিস্বাৰ্থ সেৱা আৰু আনক সহায় কৰাৰ বাবে আগৰণুৱা হোৱা। এনে প্ৰচেষ্টা সঁচাই প্ৰশংসনীয়। অংগনৱাড়ী কেন্দ্ৰবোৰৰ সৈতে জড়িত ব্যক্তিসকলক লৈ মই গৰ্ব অনুভৱ কৰোঁ। এই অংগনৱাড়ী কেন্দ্ৰসমূহ এতিয়া পোষণ ট্ৰেকাৰৰ সৈতে ডিজিটেলি সংযুক্ত হৈ পৰিছে। প্ৰায় 9 কোটি হিতাধিকাৰী ইতিমধ্যে পঞ্জীয়নভুক্ত হৈছে। ইয়াত শিশু, গৰ্ভৱতী মহিলা আৰু পোৱাতি মাতৃসকলক ভালদৰে চোৱাচিতা কৰিব পৰা হৈছে। আমি এনেদৰেই পুষ্টিহীনতাৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব লাগিব। আমি পুষ্টিহীনতাৰ পৰা আমাৰ সমাজক সম্পূৰ্ণৰূপে মুক্ত কৰিব লাগিব। বন্ধুসকল, আমি সকলোৱে এই মাহত অতি শ্ৰদ্ধা উল্লাসেৰে গণেশ উৎসৱ পালন কৰিছো। সমগ্ৰ দেশতে ভক্তিভাৱেৰে গণেশ দেৱতাক আদৰণি জনোৱা হৈছে। এই পবিত্ৰ বাতাৱৰণে মন আনন্দ আৰু উল্লাসেৰে ভৰাই দিয়ে। বন্ধুসকল, বিঘ্নহৰ্তা ভগৱান শ্ৰী গণেশ জ্ঞান, বুদ্ধি আৰু শুভকাৰ্যৰ আৰম্ভণিৰ প্ৰতীক। গণেশৰ প্ৰতি অগাধ শ্ৰদ্ধা কেৱল ভাৰততেই যে আছে এনে নহয়। থাইলেণ্ডত ভগৱান শ্ৰী গণেশৰ পূজা ফ্ৰা ফ্ৰিকানেট ৰূপে কৰা হয়। ইয়াৰ পংথুন থিখানন ডাঙৰীয়া যেতিয়া 19 বছৰীয়া আছিল, তেতিয়াই তেওঁক দেউতাকে এখন গণেশৰ ফটো উপহাৰ দিছিল। তেতিয়াৰ পৰাই গণেশৰ প্ৰতি তেখেতৰ ভক্তি উপজিল। অতিবাহিত কৰিছে তেওঁ ভাৰত আৰু নেপালকে ধৰি এছিয়াৰ বহু দেশ ভ্ৰমণ কৰিছে। মহাৰাষ্ট্ৰৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্ক আছে। অষ্টবিনায়ক পৰম্পৰাৰ বিষয়ে জনাৰ পাছত তেওঁ বহুবাৰ ইয়ালৈ আহিছে। তেওঁৰ এই প্ৰচেষ্টাৰ জৰিয়তে অষ্টবিনায়ক যাত্ৰা থাইলেণ্ডৰ ভক্তসকলৰ মাজত জনপ্ৰিয় হৈ উঠিছে। 2002 চনত তেওঁ উত্তৰ থাইলেণ্ডৰ চিয়াংমাই গণেশ হিমাল মিউজিয়াম প্ৰতিষ্ঠা কৰে। তাত এতিয়া প্ৰায় 10,000 গণেশ প্ৰতিমা আছে। ভাৰতলৈ আহিব নোৱাৰা ভক্তসকলৰ বাবে গণেশ পূজা কৰা হয়। গণপতিৰ সৈতে জড়িত বিশেষ অনুষ্ঠানৰো তাত আয়োজন কৰা হয়। এই কথাই প্ৰতীয়মান কৰে যে ভাৰতৰ আস্থা, কলা আৰু সাংস্কৃতিক পৰম্পৰা বিদেশতো জনপ্ৰিয় হ'বলৈ ধৰিছে। আশা কৰোঁ গণেশ দেৱতাৰ আশীৰ্বাদ সকলোৰে প্ৰতি সদায়ে থাকিব। বন্ধুসকল, মন কী বাতৰ প্ৰতিটো খণ্ডৰ পাছত বিভিন্ন বিষয়ত আপোনালোকৰ দিহা পৰামৰ্শ পাওঁ। এনেধৰণৰ প্ৰেৰণাদায়ক কথা মোলৈ পঠিয়াই থাকিব। আপোনালোকৰ আশে পাশে হৈ থকা প্ৰচেষ্টাসমূহৰ প্ৰশংসাই সকলোৰে মনত উৎসাহ যোগায়। মন কী বাতৰ মাধ্যমেৰে তেওঁলোকৰ কথা দেশৰ আন প্ৰান্তলৈকো বিয়পি পৰে। এই যাত্ৰা এনেদৰেই আপোনালোকৰ সহযোগত নিৰন্তৰ আগুৱাই যাওক। আগন্তুক উৎসৱবোৰ পৰিয়ালৰ সৈতে আনন্দ আৰু উলাহেৰে উদযাপন কৰক। আপোনালোকলৈ পুনৰবাৰ শুভকামনা যাচিলো। ধন্যবাদ, নমস্কাৰ।
1: ইমানপুৰে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনত দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা তেখেতৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে।
2: दोस्तों, आप सुन रहे थे प्रधानमंत्री श्री नरेंद्र मोदी जी की मन की बात कार्यक्रम का असमिया में अनुवाद आकाशवाणी के गुवाहाटी केंद्र से। FM 100.2 मेगाहर्ट्ज पर ये आकाशवाणी का हाफलॉन्ग केंद्र है।
3: हेलो हाफलॉन्ग, आप सभी श्रोताओं के लिए आकाशवाणी हाफलॉन्ग पेश करता है बहुत ही खास फोन इन प्रोग्राम हेलो हाफलॉन्ग, हर शनिवार और रविवार को रात के 9 बजे, यानी कि एवरी सैटरडे एंड संडे एट 9 PM। इस प्रोग्राम में हम आपसे बातें करते हैं और आपको आपका फेवरेट हिंदी फिल्म सॉन्ग भी सुनवाते हैं, और एक खास बात, आप अपना पसंदीदा गाना किसी को डेडिकेट भी कर सकते हैं। दोस्तों, कॉल करने के लिए नोट कीजिए हमारा नंबर। नंबर है 9435700596। कॉल करने का समय है हर बुधवार को दिन के 1 बजे से लेकर 2 बजे के बीच, यानी कि एवरी वेडनेसडे बिटवीन 1 to 2 PM ओनली। आपके कॉल्स का हमें रहता है बेसब्री से इंतजार। दोस्तों, कॉल जरूर कीजिए और सुनते रहिए आपका फेवरेट प्रोग्राम हेलो हाफलॉन्ग।